এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজি শনিবাৰ অসমীয়া লেখেৰে 1948 আহাৰ মাহৰ 19 দিন 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 4 তাৰিখ পুৱা 5:55 হৈ যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই চয়নিকা বৰা, কাৰ্যকক্ষত মোৰ লগত আছে ৰীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আছে নিৰ্জুম নাৰ্জাৰী।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6:00 আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে হিন্দী বাতৰি আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ।
2: Prime Minister will also be visiting
3: प्रधानमंत्री सांस्कृतिक और

পুৱা 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ, 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত, 7:30 মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব কেইটিমান হিন্দী গীত। 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 ফোনযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। 10:00 পশু চিকিৎসক ডাক্তৰ নৱজ্যোতি বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব আৰু তাৰ পাছতেই গীত শুনিবলৈ পাব।

এঘাৰ বজাত, 12:05, 3 বজাত আঞ্চলিক বাতৰি, 4 বজাত আৰু নিশা 8 বজাত অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 11:05, 12:15, 1:50, 8:00, 3:05,

4:05, 5:05 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব। 12:00 হিন্দী বাতৰি আৰু 1:40 অসমীয়া বাতৰি শুনিবলৈ পাব। 2:00 আৰু 2:15 ক্ৰমে ইংৰাজী আৰু হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 4:30 যুৱ তৰংগ, 5:00 হিন্দী বাতৰি আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব। 5:25 আমৈ। ধৰ্মেশ্বৰ শইকীয়া আৰু সংগীসকলৰ কণ্ঠৰ নাম শুনিবলৈ পাব আজি সন্ধিয়া 5:45। 6:00 অসমীয়া বাতৰি, কৃষক বাণী অনুষ্ঠানটি শুনিবলৈ পাব 6:10। 6:40 আজিৰ অনুষ্ঠান পৰিচিতি, 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:00 অনুষ্ঠান পৰিচিতি, এটি বৃন্দগীত শুনিবলৈ পাব আজি সন্ধিয়া 7:05। শেৱালি শৰ্মাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিবলৈ পাব আজি সন্ধিয়া 7:20। চাৰে 7:00 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী, 8:02 বোলছবিৰ কথা আৰু গীত, 8:32 যন্ত্ৰসংগীতৰ অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব প্ৰভাত শৰ্মাৰ বাঁহীবাদন ৰাগ ইমন, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 এজন শিল্পীৰ সংগীত, 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব উস্তাদ ৰচিদ খানৰ কণ্ঠৰ খেয়াল ৰাগ মালকানাস। এয়াই আছিল আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা অনুষ্ঠানসূচী। FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে আজিৰ উপাসনা অনুষ্ঠানত শ্ৰোতাই শ্যামাৱত কাঠাৰৰ আৰু সংগীসকলৰ কণ্ঠৰ নাম, অৰ্চনা মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু অনুষ্ঠানৰ শেষত ভজন শুনিলে প্ৰজ্ঞান বৰুৱাৰ কণ্ঠত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আগবঢ়াইছো নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমি, সংগীত নাটক একাডেমি, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ ষষ্ঠ তথা অন্তিম খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
2: অৰুণ দা, কোৱা, আপোনাৰ আকাশবাণীৰ কৰ্মময় জীৱন সম্পৰ্কে ভালেখিনি কথা জানিলোঁ, আৰু এনে কোনো উল্লেখনীয় কথা আছে নেকি যি আপোনাৰ পৰা জানিব পাৰোঁ?
3: অঁ, এটা কথা যোৱাবাৰী মোৰ মনত পৰিছিলে, সময়ৰ অভাৱত মই সেইটো কোৱা নহ'ল। সেইটো হৈছে কি, মই আকাশবাণীৰ নাটক বিভাগৰ দায়িত্বত থাকোঁতে সেইখিনি সময়ত উভতিন লতিম বৰুৱা ইয়াৰ সঞ্চালক আছিলে। তেওঁই পৰামৰ্শটো দিছিলে যে আমাৰ যিমানখিনি ইয়াত আমাৰ নাটক গোট খাইছে তাৰে 25 বছৰৰ, ইতিমধ্যে 25 বছৰ সম্পূৰ্ণ হৈ গৈছে, 25 বছৰৰ এটা সংকলন উলিয়াব লাগে, কেনেকৈ পাৰি। তেতিয়া বোলো চৰকাৰ ইয়াৰ আমাৰ ডিৰেক্টৰেটৰ পইচা বোধ কৰোঁ তেনেকৈ নিদিব 25 বছৰৰ নাটকৰ এটা সংকলন উলিয়াবলৈ। মই বাৰু আমাৰ প্ৰকাশন পৰিষদক সুধি চাম। তেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়া, তেওঁ তাৰ ছেক্ৰেটেৰী আছিলে, সচিব আছিলে, তেওঁৰ লগত কথা হ'লোঁ। তেওঁ বোলে তেওঁতো সদায় চব কথাতে বৰ আগ্ৰহী, লগে লগে ক'লে হৈ যাব হৈ যাব হৈ যাব, আপোনালোকে আপুনিখিনি সংকলনটো আপুনি কৰি দিব। তেতিয়া বৰ চালক বৰুৱাই ক'লে যে সংকলনৰ কামখিনি আপুনিয়ে কৰক। সেইবুলি এটা সংকলনৰ দায়িত্ব ল'লোঁ মই। লৈ পেলাই দুবছৰ ধৰি পেলাই, কাৰণ 25 বছৰৰ নাটক আকাশবাণী গুৱাহাটীৰ পৰা যিখিনি প্ৰচাৰ হৈছে তাৰ এটা হিচাপ কৰিলোঁ মই, প্ৰায় 6,000মান নাটক প্ৰচাৰ হৈছে। মূল নাট বিভাগৰ উপৰিও বিভিন্ন অন্যবিলাক যিবোৰ বিভাগ আছে, আইদৰ বুলনি বা কৃষি জগত, এইবিলাকতো নাটক হয়, ভাল ভাল নাটক হয়। তাৰ পিছতে মই সেই সংকলনটোৰ নাটকবিলাক গোটাবলৈ কাম হাতত ল'লোঁ, আৰু এই 6,000 নাটক 25 বছৰত যিখিনি প্ৰচাৰ হৈছে তাৰ পৰা গোটাই পেলাই 50খন নাটকৰ এটা সংকলন গোটোৱাটো এটা বৰ দুৰূহ কাম হৈছিলে। তথাপিও মই প্ৰায় 2 বছৰ লাগিল তাৰপৰা গোটাই পেলাই 50খন নাটক গোটাই অনাতাঁৰ নাট্য বুলি চন্দ্ৰপ্ৰসাদ শইকীয়া দিয়া হ'ল, তেওঁলোকে প্ৰকাশন পৰিষদে উলিয়ালে, আৰু সেইখন তাৰ পিছৰ বছৰতে ইয়াত যিখন গ্ৰন্থমেলা হৈছিলে, ৰাষ্ট্ৰপতি আহিছিলে সেইখন গ্ৰন্থমেলা উন্মোচন কৰিবলৈ। সুখৰ বিষয় যে সেই গ্ৰন্থখন অনাতাঁৰ নাট্য বুলি 2টা খণ্ডত ছপা হৈ ওলাইছিলে, 50খন নাটক। সেই নাটকখন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন উন্মোচন কৰিছিলে। এইটো এটা উল্লেখযোগ্য কথা, মই যোৱাবাৰ কোৱা নহ'ল, আজি ক'লোঁ।
2: পিছে সাংবাদিকতা আপোনাৰ তেজত প্ৰবাহিত, আপুনি চাকৰি জীৱন এৰাৰ পিছত আকৌ কাকতৰ সম্পাদনাত হাত দিছিলে, পূৰ্বাচল কাকত?
3: সেইটো হয়, আৰু তেজত আছে বুলি কৈছে সেইটোও হয়, কাৰণ মোৰ দেউতা টাইমছ অফ আছামৰ সম্পাদক আছিলে, ইতিমধ্যে আগৰ কোনোবা এটা খণ্ডত কৈ গৈছোঁ, সেইফালৰ পৰা হয়তো তেজতো আহিছিলে। আৰু সাংবাদিকতা মই স্কুল কলেজত থকাৰ দিনৰ পৰাই মোৰ তেওঁৰ প্ৰতি আগ্ৰহী আছিলোঁ। আৰু এটা সময়ত বিজয় শৰ্মা ইয়াৰ এখন কাকতত, 7-দিনীয়া কাকতত তেওঁ সম্পাদক আছিলে, সম্পাদক তেওঁ নাছিলে, তেওঁ সহকাৰী সম্পাদক আছিলে, দেবেন শৰ্মা, কংগ্ৰেছৰ নেতা তেওঁ আছিলে। শৰ্মাৰ লগত মই একেলগে এটা মেচত আছিলোঁ, তেওঁ মোক ক'লে পাৰিবানে, অৱশ্যে মাজে মাজে তেওঁৰ লগত গৈ পেলাই মই প্ৰুফ চুফ চাবলৈ শিকিছিলোঁ, বোলো পাৰিম, সেইবুলি এমাহ সেই কাকতখন মই চলাইছিলোঁ। তাৰপিছতে নিয়মীয়া কাকতৰ সম্পাদক হিচাপে পূৰ্বাচলখনতে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰ, আকাশবাণী নৰ্থ ইষ্ট ছাৰ্ভিচৰ পৰা ৰিটায়াৰ কৰি আহিয়েই সেইখন পূৰ্বাচল কাকতখনৰ সম্পাদনা আৰম্ভ লৈছিলোঁ, আৰম্ভৰ পৰাই সেই কাকতখন চলিছিলে। কিন্তু তাৰ উপৰিও সাংবাদিকতা, মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত থাকোঁতেও সাংবাদিকতাৰ কিছু সেৱা আমি কৰিছিলোঁ, মই বুলি নহয় আমাৰ প্ৰগ্ৰেমৰ যিসকল ব্যক্তি আছিলে এতিয়াও তেওঁলোকে অকল প্ৰগ্ৰেম কৰাৰ উপৰিও পোনপটীয়াকৈ নহ'লেও আপকীয়াকৈও কিছু সংবাদ সেৱা তেওঁলোকে কৰে, আৰু যিটো আমাৰ সংবাদ সেৱাৰ যিটো ইউনিট আছে তেওঁলোকক সহায় কৰিবলগীয়া হয়। সেইটো মই সংবাদ সেৱা বুলিয়ে ক'ব খোজোঁ। কেতিয়াবা যেতিয়া কেন্দ্ৰটোৰ কিছুমান সংকট আহি পৰে, সমাজত কিবাকিবি হয়, তেতিয়াহ'লে আমি সেইবিলাক তথ্য আনি পেলাই সেইবিলাক আমি সংবাদ হিচাপে আমি কৰোঁ। তেনেকৈ ধৰা মই তিনিটা বিশেষ মই উল্লেখ কৰিব খোজোঁ, তিনিটা অনুষ্ঠান সেই তথ্য আলেখ্য সেইখিনি আমি কৰিছিলোঁ। এটা হৈছিলে কি, গুৱাহাটী ষ্টেচনত এটা বম ব্লাষ্ট হৈছিলে, আৰু এটা লতাশিল আমবাৰীত, তাত এটা বজাৰত এটা বম ব্লাষ্ট হৈছিলে। সেইবিলাক আমি লগে লগে গৈ ৰেকৰ্ড কৰি আনি আমাৰ যিটো সংবাদ যিটো বিভাগ আছে তেওঁলোকে বুলেটিন প্ৰচাৰ কৰাৰ পিছতেই তাৰ লগে লগে আমি একেদিনা একে সময়তে আমি একক একক 20-25 মিনিট তথ্য আলেখ্য আমি প্ৰচাৰ কৰোঁ। সেইটো সংবাদ সেৱাই বুলি আমি ক'ব খোজোঁ। আৰু সেইফালৰ পৰা আমাৰ যে ৰেডিঅ' মাধ্যমটো যে যিটো ইমিডিয়েচি তাৰ যিটো গুণ, সেইটো এইবিলাক বাতৰি কাকতবিলাকে পিছদিনাখন ৰাতিপুৱাহে বাতৰিটো পৰিৱেশন কৰে, কিন্তু আমি ৰেডিঅ'ই যিটো ঘটনা আবেলি 4টা বজাত লতাশিল ফতাশিল আমবাৰীত হৈ গৈছে, আমি 7:30টাত আমি সেই তথ্যটো দি ভইচ দি পেলাই যিসকল আহত হৈছে তেওঁলোকৰ ভইচ, যিসকল সেই গোটেই ঘটনাটোত জড়িত আছে তেওঁলোকৰ ভইচ দি পেলাই আমি এটা একোটা অনুষ্ঠান প্ৰচাৰ কৰোঁ তথ্যালেখ্য। এইবিলাক আমি সংবাদ সেৱা বুলি আমি ধৰি লওঁ, আৰু তেনেকেই তেনেধৰণৰ সংবাদ সেৱাত মই জড়িত আছিলোঁ। আৰু এটা বিশেষকৈ 1983 চনত যেতিয়া গোটেই অসম জুই লাগি গৈছিলে, চাৰিওফালে সাম্প্ৰদায়িক সংঘৰ্ষবিলাক হৈছিলে, তেতিয়া মই অকণমান দীঘলীয়াকৈ ক'ব খুজিছোঁ, আমি প্ৰায় 8 দিনলৈকে আমি কোনো অনুষ্ঠান প্ৰচাৰ কৰা নাছিলোঁ। সংবাদ সেৱাই কোনোবাই স্থানীয় বাতৰি পৰিৱেশকে কিবা পঠিয়াইছে তাৰপৰা কৰিছে, কিন্তু আমি নিজে গৈ সমস্যাবিলাকৰ বা সেই ঘটনাস্থলীবিলাকলৈ নিজে গৈ আমি সংবাদ পৰিৱেশন কৰা নাছিলোঁ। তেতিয়া ইয়াৰ সঞ্চালক আছিলে সুব্ৰহ্মণ্যম, তেখেতক মই ক'লোঁ যে এই কথাটো আমাৰ ভাল হোৱা নাই, BBC আহি পেলাই গহপুৰৰ পৰা অনুষ্ঠান দি পেলাই BBC প্ৰচাৰ কৰিছে, কিন্তু আমি আকাশবাণী একো কৰা নাই আৰু কেন্দ্ৰৰ পৰাও তেওঁলোকৰ কোনো বিশেষ সেইটোত গুৰুত্ব দিয়া নাই। তেতিয়া ক'লে যে মই পঠিয়াব নোৱাৰোঁ, কাৰণ সেইখিনি সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বৈৰিতা মানে সমাজ প্ৰতাৰক বুলি চলিছিলে, কাৰণ আমি কেন্দ্ৰৰ এটা অনুষ্ঠান আৰু কেন্দ্ৰৰ লগত আমাৰ অসম আন্দোলনৰ যিসকল আছিলে গণসংগ্ৰাম পৰিষদ আছোঁ তেওঁলোকৰ হাতত এটা বিৰোধিতা কৰি আছিলে, গতিকে বোলে মই ৰিস্ক ল'ব নোৱাৰোঁ, মই তেনেকৈ আপোনাক পঠিয়াব নোৱাৰোঁ, আৰু বিশেষ গাড়ী দিব নোৱাৰিম, কাৰণ সেইখিনি সময়ত গাড়ীত যদি বাহিৰত দেখে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লেখা গাড়ী দেখে আছোঁ বা সেইসকলে সেইখনতো তাত জ্বলাই দিব, এনেকুৱা এটা অৱস্থা আছিলে। তেতিয়া মই ক'লোঁ, মই যতীন হাজৰিকা আছিলে হোম ডিপাৰ্টমেণ্টত, তেতিয়া তেওঁক মই ক'লোঁ আমাক এটা যোৱাৰ ব্যৱস্থা কৰি দিব লাগে। তেতিয়া তেওঁলোকে DPR ডিপাৰ্টমেণ্টৰ পৰা এখন গাড়ী দিলে, জ্যোতি শইকীয়াই, সেই গাড়ীখন লৈ তেওঁলোকৰ গাড়ীখন লৈ তেওঁলোকে এজন ফটোগ্ৰাফাৰ দিলে, মই গ'লোঁ টেপ ৰেকৰ্ড লৈ পেলাই মেল্টন মেচিন লৈ পেলাই। সেইখিনি সময়ত মই প্ৰায় 10খনমান ঠাই ঘূৰিলোঁ, একেবাৰে গহপুৰৰ কাকলি জেগাটোৰ নাম কি আছিলে, গহপুৰৰ সিফালে বড়ো অঞ্চল সেইটো পৰা তালৈ বিভিন্ন ঠাইলৈ গৈছিলোঁ, বিভিন্ন কমিউনিটি বিভিন্ন সম্প্ৰদায়ৰ মাজত সোমাই পৰিছিলোঁ, আৰু সেই সময়ৰ সেই যিটো তাত সেইখিনি সময়ত যিটো সাম্প্ৰদায়িকতাৰ সংঘৰ্ষ হৈছিলে পিকিউলিয়াৰ, সাধাৰণতে এটা সাম্প্ৰদায়িক তেনেকুৱা এটা ৰায়ত হ'লে হয় কি, এটা কমিউনিটি এটা কমিউনিটিৰ মাজত হয়, কিন্তু সেইখিনি সময়ত সেইটো এটা পেটাৰ্ণটো বেলেগ আছিলে, কাৰণ এটা এটা এঠাইত হয়তো বঙালী লোকসকল বা অসমীয়া লোকসকল লাগি বড়োৰ এগেইনষ্টলৈ উঠিছে, সাম্প্ৰদায়িকতাটো ঘটিছে, সংঘৰ্ষটো ঘটিছে, বা এঠাইত হয়তো বড়ো আৰু অসমীয়া লগ লাগি বঙালী সম্প্ৰদায়ৰ গঠি উঠিছে, এইদৰে মানে য'ত য'ত MLA যি সম্প্ৰদায় উঠিছে, কাৰণ আছুৱে গণসম্প্ৰদায় পৰিষদে তেওঁলোকে এপিল দিছিলে যে ইলেকশ্যন বয়কট কৰিব লাগে, গতিকে তেওঁলোকৰ বিৰোধিতা কৰি পেলাই MLAসকল উঠিছিলে, সেই কমিউনিটিৰ মাজত সংঘৰ্ষবোৰ হয়। গতিকে এইদৰে মই প্ৰায় দহটা কেম্পলৈ গৈ পেলাই, দহটা নহয় বিশটা কেম্পলৈ গৈ পেলাই যিবিলাক ভইচ ৰেকৰ্ড কৰি আনিছিলোঁ, অতি হৃদয় বিদাৰক। এতিয়াও আৰু সেইখিনি সময়ত যিবিলাক আনিছিলোঁ সেইখিনি সময়ত যদি প্ৰচাৰ কৰি দিয়া হ'লহেঁতেন আৰু জুই লাগিলহেঁতেন। মানে এটা সম্প্ৰদায় আৰু ইটো সম্প্ৰদায়ৰ প্ৰতি যিটো বিদ্বেষ, ইমান মানে ইমান ষ্ট্ৰং লেংগুৱেজত তেওঁলোকে প্ৰকাশ কৰিছিলে। সেইবিলাক ৰেকৰ্ড কৰি আনি ক'ৰবাত মাকে তেওঁ ভাত খাই থাকোঁতে পুতেকহঁতৰ লগত কেনেকৈ আহি পেলাই অন্য এটা সম্প্ৰদায়ৰ লোক আহি পেলাই কেনেকৈ তিনিটা পুতেকক বান্ধি লৈ মাকৰ সন্মুখতে কাটিছে, ক'ৰবাত দহ বছৰীয়া ন বছৰীয়া ঢোলাত সিহঁত দুটা মেটেকাৰ তলত সোমাই আছে ল'ৰা ছোৱালীহাল আৰু সিহঁতৰ সন্মুখত মাক বুদ্ধিটকক কাটিছে, এনেধৰণৰ বহুত বৰ্ণনা ক'ৰবাত এই কেম্পতে শিবিৰতেই সন্তান জন্ম হৈছে, গিৰিয়েকক গিৰিয়েক গিৰিয়েক মৰিছে, গিৰিয়েকক ইতিমধ্যে কাটিছে, তেওঁ গম নাপায় তেতিয়ালৈকে, তেওঁ আশাবাদী কৰি আশা লৈ আছে যে গিৰিয়েক আহি পেলাই তেওঁক লৈ যাব কেম্পৰ পৰা। শহুৰেক আৰু দেউৰেকে তেওঁ সেই গৰ্ভৱতী অৱস্থাত তেওঁক লৈ আহি পেলাই কেম্পত ৰাখিছে, তাতে কেঁচুৱা জন্ম হৈছে। এনেধৰণৰ অনেক বিচিত্ৰ আৰু হৃদয় বিজাৰক।
2: ময়ো নেলি অঞ্চললৈ গৈছিলোঁ।
3: অঁ, তুমি নেলিলৈ গৈছিলা, যাওঁতে প্ৰথমতে মই ঘূৰি আহোঁতে নেলিটো সোমাইছিলোঁ, সেই দৃশ্যটো তোমাৰ মনত আছে নিশ্চয়। সেইটোক লৈ পেলাই আমি এখন তথ্য আলেখ্য কৰিছিলোঁ। আমি সেই সংঘৰ্ষবিলাক হোৱাৰ দহ দিনৰ দিনা সেইখন প্ৰচাৰ কৰিছিলোঁ। সেইখিনি সেই গোটেই ছবিটো গোটেই চিনেৰিটো আমি সেই তথ্য আলেখ্যখনৰ দ্বাৰা ৰাইজলৈ আগবঢ়াইছিলোঁ। তাৰ নাম দিয়া আছিলে
2: স্কুলৰ ছবিৰে,
3: ছবিৰো আছিলে, স্কুলৰ ছবি আছিলে, কেনেকৈ আৰম্ভ কৰিছিলোঁ এইখিনি। আৰু সেইখনৰ নাম দিছিলোঁ আশ্ৰিতজনৰ কণ্ঠত। সেইখিনি মোৰ মনত আছে, যিদিনাখন ব্ৰডকাষ্ট হৈছে ৰাতি এঘণ্টাৰ ব্ৰডকাষ্ট হৈছিলে, পিছত আকৌ চমু কৰিলোঁ। ব্ৰডকাষ্ট হোৱাৰ লগে লগে উবেদুল লতি বৰুৱা তেতিয়া ইয়াত ৰিটায়াৰ কৰি পেলাই ইয়াত আছাম কাৰ্বনত আছিলে, তেওঁ টেলিফোন কৰিছে ষ্টেচন ডাইৰেক্টৰলৈ। আৰু ষ্টেচন ডাইৰেক্টৰে ৰাতি তেতিয়া 11:30 বাজিব হৈছে, ষ্টেচন ডাইৰেক্টৰে এখন শ্লিপ লিখি পেলাই মোলৈ পঠিয়াই দিছে যে ইউএল বৰুৱাই ৰাতি শুনি পেলাই। এইদৰে আমি এইবিলাক হৈছে কি, সংবাদ সেৱাৰে আমি কাম কৰিছিলোঁ। যদিও আমি প্ৰগ্ৰেমৰ মানুহ, কিন্তু আমি সংবাদ সেৱাৰ কাম আমি তেনেকৈ কৰিছিলোঁ। আৰু সেইবিলাক কৰি পেলাই আমি এতিয়া সঁচাকৈ, মই যে যেতিয়া হোৱা নাই লুক বেক, মই ঘূৰি চাওঁ যে সেইবিলাক যে কিছু কৰিছিলোঁ মনটো ভাল লাগে।
2: আপুনি নাট্যকাৰ হোৱাৰ উপৰিও আপুনি সাংগঠনিক দিশতো নাটকৰ লগত জড়িত, যেনে অসম নাট্য সন্মিলন যোৱা দুবছৰে আপুনি সভাপতিৰ দায়িত্ব বাহাল কৰিছিলে,
3: এই বিষয়ে ক'ব লাগে।
2: অঁ,
3: দুবছৰ নহয় 4 বছৰ হ'ল মোৰ দুটা কাৰ্যকাল প্ৰায় সম্পূৰ্ণ হ'ব হৈছে। অসম নাট্য সন্মিলনৰ সভাপতি বহুদিনৰ আগতে এবাৰ তেওঁলোক আহিছিলে আৰু তেতিয়া মই অতি জোৰ গৈ নহ'লোঁ, কিবা কাৰণত মই তেতিয়া অসম নাট্য সন্মিলনে বিশেষ কাম কৰা নাই, কিয়নো তাত সোমাব পাৰোঁ তেনেকৈ সেইবাৰ বাদ দিয়া হ'ল। কিন্তু এই মহেন্দ্ৰ বৰঠাকুৰ সভাপতি যিবাৰ ভাঙিছে, তেওঁলোক আহি পেলাই এনেকৈ জোৰ গোটকৈ ধৰিলেহি মই এৰাব নোৱাৰিলোঁ, নাট্য সন্মিলনৰ সৈতে মই জড়িত হৈ পৰিলোঁ। তে যোৱা 4 বছৰৰ সম্পূৰ্ণ হ'ব হৈছে, অহা মাৰ্চৰ শেষত আমাৰ এই অধিৱেশন হ'ব, সেই অধিৱেশনৰ লগে লগে মোৰ দুটা কাৰ্যকাল সম্পৰ্ক হ'ব। এতিয়া মই যদি উভতি চাওঁ এই দুটা কাৰ্যকালত, মই কিছু গৰ্ববোধ কৰিব পাৰিলোঁহেঁতেন

0: সোমাই পেলাই যথেষ্ট কাম কৰিব নোৱাৰিলোঁ। কিন্তু যিকেইটা কাম মই কৰিবলৈ হাতত লৈছিলোঁ, যেনে আমাৰ ইমান 47 বছৰ হৈ গ'ল এই অনুষ্ঠানটোৰ, গুৱাহাটীত এটা কাৰ্যালয় নাই, এটা ইয়াৰ আমাৰ 120টা শাখা আছে। আকৌ মই যোৱা বছৰৰ পৰা মোৰ দিনতে আৰম্ভ হৈছে জিলা সমিতি, হৈছে 9খন জিলা সমিতি হৈছিলে, আগে জিলা সমিতি নাছিলে। জিলা সমিতি অতি প্ৰয়োজনীয় কথা, কাৰণ 120টা শাখাক এটা কেন্দ্ৰীয় সমিতিয়ে এতিয়া পৰিচালনা কৰিবলৈ অসুবিধা। সেইকাৰণে মই সভাপতি হোৱাৰ পিছত আমি জিলা সমিতি স্থাপন কৰিলোঁ। এতিয়া 9খন জিলা সমিতি আছে, সেই 9খন জিলা সমিতিয়ে শাখাবিলাকক অভাৰচি কৰে। সেইটো আৰু জিলা সমিতিবিলাকৰ কিছু কাম মই স্পেচিফিক কৰিবলৈ লৈছোঁ, তেওঁলোকক দায়িত্ব দিয়া হৈছে, সেইবিলাক সম্পূৰ্ণ হৈ উঠা নাই। তাৰপিছত এটা কাম মই আৰম্ভ কৰিবলৈ লৈছিলোঁ, কিছু আগবাঢ়িছে, মানে এটা এইটো হৈছে কি, 150 বছৰৰ অসমীয়া নাটক, একেবাৰে গুণাভিৰাম বৰুৱাৰ ৰামনৱমীৰ পৰা আৰম্ভ কৰি তোমাৰ এতিয়ালৈকে পংকজ্যোতি ভূঞা বা মুনীন ভূঞাৰ নাটকলৈকে 3 খণ্ডত 50খনকৈ 150 বছৰৰ অসমীয়া আধুনিক নাটক। তাৰ বহু কষ্ট কৰি পেলাই এতিয়া প্ৰথম খণ্ডটো প্ৰায় ওলাব এই অহা আমাৰ অধিৱেশনত মাৰ্চৰ। এজন শুভাকাংক্ষীয়ে, এজন দাতাই সেইখন ছপাই পেলাই উলিয়াই দিম বুলি কৈছে, আৰু ইতিমধ্যে সংকলনটো যথেষ্ট কষ্ট কৰি পেলাই, কাৰণ পুৰণি নাটকবিলাক পাবলৈ নাই, লাইব্ৰেৰী, কলেজৰ লাইব্ৰেৰী, বিভিন্ন লাইব্ৰেৰী, বিভিন্নজনৰ ঘৰৰ লাইব্ৰেৰী, সেইবিলাকত বিচাৰি এই নাটকখিনি গোটোৱা হৈছে। গোটাই পেলাই আমি ইতিমধ্যে সেইখিনি এতিয়া DTP কৰিবলৈ দিয়া হৈছে, ভাবিছোঁ সেইখন আৰু 2টা খণ্ডৰ পিছত ওলাব, সেইখিনি মোৰ দিনত নহ'ল। মই 3টা খণ্ডই উলিওৱাৰ কথা ভাবিছিলোঁ, 50খনকৈ তাৰে 3টা 1টা খণ্ড ওলাব। আৰু যিটো কৈছিলোঁ কেন্দ্ৰ কাৰ্যালয়ৰ কাৰণে এটুকুৰা মাটি, এই মাটিটুকুৰা যোৱা 4 বছৰে পিলাৰ টু পোষ্ট ঘূৰি ঘূৰি শেষত মুখ্যমন্ত্ৰীয়ে এটুকুৰা মাটি দিয়াৰ ঠিক কৰিছে, বোধ কৰোঁ মাটিটুকুৰা হ'ব। আৰু সেই মাটিটুকুৰাত এটা আমি প্ৰেক্ষাগৃহ নাট্য সন্মিলন, এজন দাতা ওলাইছে, তেওঁৰ নামত এটা মঞ্চ তৈয়াৰ কৰি দিয়া আৰু কাৰ্যালয় একেলগে কৰা, সেইটো এটা কিছু ইনিচিয়েল কাম আগবাঢ়িছে। এইদৰে আৰু কিছু কিছু কাম হাতত লোৱা হৈছে, যেনে সাংগঠনিকভাৱেও কিছু কাম আৰু লৈছে, যেনে মই ক'লোঁ যে জিলা সমিতি হৈছে, আৰু কিছুমান তেনেকুৱা ধৰণৰ কাম কিছু লোৱা হৈছে। কিন্তু সেইবিলাক সম্পাদন কৰি শেষ কৰি পেলাই ওলাই যাব নোৱাৰিলোঁ, সেইখিনি সেইকাৰণে গোটেইখিনি গৌৰৱৰ মই ভাগ ল'ব নোৱাৰোঁ। এখন ড্ৰামা মেগাজিন এখন উলিয়াবৰ কাৰণে ঠিক কৰিছোঁ,
1: শেষ কৰিব নোৱাৰিলেও আপুনি অন্তত আৰম্ভ কৰিলে, আৰু নাট্য সন্মিলন সেই দিশত আগবাঢ়ি গ'লে নিশ্চয় এটা সফল কাম হ'ব। অন্য এইখিনিতে এটা প্ৰশ্ন সুধিব খুজিছোঁ,
0: কোৱা,
1: এখন সাৰ্থক নাটক বা উপন্যাস সম্পৰ্কে আপোনাৰ ধাৰণা কি?
0: এইটো হৈছে যিটো সৃষ্টি হ'ল, উপন্যাসেই হওক নাটকেই হওক, সেই তাৰ যিটো পঢ়ি উঠি এখন উপন্যাস ধৰা পঢ়ি উঠিলোঁ, পঢ়ি উঠাৰ পিছত সেই উপন্যাসখনৰ গোটেই কাহিনী বা তাৰ লেখাৰ ষ্টাইল, লেখাৰ ৰীতি, ঘটনা, ভাষা, এইবিলাক গোটেইবোৰ মিলাই পেলাই সামগ্ৰিকভাৱে মোক ডিষ্টাৰ্ব কৰিব লাগিব, মোৰ মনটোক এটা মনটোৰ মনত এটা আলোড়ন সৃষ্টি কৰিব লাগিব, ডিষ্টাৰ্ব কৰিব লাগিব। মই সেই উপন্যাসখন অন্তত বহুদিনলৈ তাৰ কথাবোৰ, তাৰ লেখাবোৰ, সেইবোৰ মনত পৰি থাকিব লাগিব, আৰু তাত কিছু নতুনত্ব পাব লাগিব। সেইদৰে এখন নাটক, নাটকখনটো সম্পূৰ্ণ হয় মঞ্চ হৈ যোৱাৰ পিছতহে, নাটক লেখাতেই সম্পূৰ্ণ নহয়, যদিও নাটক নাটক হিচাপেও পঢ়ি তাৰ এটা তাৰ পৰা কিছু কথা ল'ব পাৰি, উপভোগ কৰিব পাৰি। কিন্তু নাটক বুলি ক'লে আমি বুজোঁ যে সেইখন মঞ্চৰ প্ৰক্ৰিয়াটোৰ পিছতহে তাৰ আচল পৰিণতি স্বৰূপটো ওলায়। গতিকে তেনেকৈ নাটক এখন যেতিয়া মঞ্চত চালোঁ, মঞ্চত চাই উঠি সেই একেটা কথা, সেই নাটকখনে মোৰ মনটোক ডিষ্টাৰ্ব কৰি পেলাব লাগিব, মনত এটা আলোড়ন সৃষ্টি কৰিব লাগিব, মনত নানা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব লাগিব, হৈ উঠিলে তেতিয়া বুজিম যে সেইখন এখন সাৰ্থক এটা সৃষ্টি। মই এনেকুৱা হ'ব লাগিব যে নাটকখনৰ পৰা যদি কিছু কথা বাদ দিবও নোৱাৰি, বাদ দিলেও তাৰ কিছু অসম্পূৰ্ণ হৈ থাকিব, বা তাত যোগ দিলেও তাত সেইটো বাহুল্য হৈ যাব। এনেধৰণৰ যদি হয় এখন উপন্যাস বা নাটকৰ একে কথাই, তাৰ পৰা কিছু কথা বাদ দিব পাৰি নেকি, তাৰ স্কোপ নাই, তাৰ থল নাই, বা কিছু কিছু যোগ সংযোগ কৰিব পাৰে নেকি, তাৰো থল নাই, সেইটো সম্পূৰ্ণ এটা সৃষ্টি হৈ থাকিব। সেই

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰাজস্থান ভ্ৰমণ কৰিব আৰু তাত তেওঁ জয়পুৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় 480 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি 20 লাখ যাত্ৰী উপকৃত হ'ব। শ্ৰীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপো মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহণ ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালতে তেওঁ ৰাজ্যখনৰ বালোদৰাত প্ৰায় 1,06,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে পেট্ৰকেমিকেল, নগৰ পৰিবহণ, ৰেলৱে, পথ, পুনৰ নবীকৰণযোগ্য শক্তি, শক্তি ৰূপান্তৰ আদি বিভিন্ন খণ্ডক সামৰি ল'ব। দেশৰ শক্তি আৰু পেট্ৰকেমিকেল খণ্ডৰ বৃহৎ সাফল্য হিচাপে প্ৰধানমন্ত্ৰীয়ে ৱালোত্ৰাৰ পাছাবদ্ৰাত নিৰ্মাণ কৰা দেশৰ প্ৰথমটো গ্ৰীণফিল্ড শোধনাগাৰ তথা পেট্ৰকেমিকেল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। হিন্দুস্তান পেট্ৰলিয়াম নিগম লিমিটেড আৰু ৰাজস্থান চৰকাৰৰ যুটীয়া উদ্যোগত বছৰি 9 মিলিয়ন মেট্ৰিক টন তেল উৎপাদন কৰিব পৰা গ্ৰীণফিল্ড ৰিফাইনাৰী তথা পেট্ৰকেমিকেল চৌহদটো 79,450 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ 13,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জয়পুৰ মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰো আধাৰশিলা স্থাপন কৰিব। প্ৰহ্লাদপুৰৰ পৰা তৰিমূৰলৈ নিৰ্মাণ কৰিবলগীয়া এই দ্বিতীয় পৰ্যায়ৰ 41 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ দক্ষিণ মেট্ৰ কৰিডৰে সীতাপুৰা আৰু বিশ্বকৰ্মা ঔদ্যোগিক অঞ্চলৰ মাজৰ 36টা ষ্টেচনক সংযোগ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে চুৰু সাদুলপুৰ আৰু চুৰু ৰতনগড় দ্বৈত ৰেল প্ৰকল্প আৰু 4-লেনযুক্ত 125 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা যোধপুৰ ৰিং ৰোড ছেকশ্যনটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে 1,000 মেগাৱাট বিকানেৰ সৌৰ শক্তি প্ৰকল্পও ৰাইজৰ নামত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া প্ৰায় 54,000 যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ৰাজস্থান ভ্ৰমণ সামৰি সন্ধিয়া প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব। গুজৰাটৰ সানন্দত তেওঁ ছেমি কণ্ডাক্টৰ প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পক ভাৰতৰ ছেমি কণ্ডাক্টৰ নিৰ্মাণ যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্বৰ ছেমি কণ্ডাক্টৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটো 7,500 কোটিতকৈও অধিক ধন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ভাৰতে চলিত বৰ্ষত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। বছৰৰ প্ৰথম 3টা মাহত প্ৰায় 15% বাৰ্ষিক ৰপ্তানি ইতিমধ্যে সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: Our aim is to grow in the current year. We were $863 billion last year. We want to grow to $1 trillion export this year. And to reach $1 trillion, our goods export will have to increase from 440 to about 530. $90 billion increase. That is 17% growth in goods. Services will have to grow from 421 to about 470.
0: নতুন দিল্লীত কালি উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে, য'ত প্ৰতিখন ৰাজ্য, জিলা আৰু ঔদ্যোগিক গোটক সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 863 বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা বুলি মন্ত্ৰী শ্ৰীগোৱেলে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহো যাতে দেশৰ ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। দেশৰ প্ৰতিখন জিলাকে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও শ্ৰীগোৱেলে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাতে স্থানীয় ব্যৱসায়, বিশেষকৈ অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগীসকলক উৎসাহ জনোৱাৰ লগতে ৰপ্তানিৰ সুবিধা, নথিপত্ৰ আৰু বজাৰৰ সুবিধা মুকলি কৰি দিয়াৰ উদ্দেশ্যে একোগৰাকীকৈ নোডেল বিষয়া নিয়োগ কৰা হ'ব। তেওঁ কয় যে ৰপ্তানি ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেনৰ লগতে ব্যৱসায়িক সুচলতা উন্নত কৰাত গুৰুত্ব দিছে। তেওঁ কয় যে ৰপ্তানিক উদগনি যোগোৱা এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। শ্ৰীগোৱেলে লগতে কয় যে 38খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানি ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্ৰদান কৰিব। এইপিনে ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত অসমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই অসমত উৎপাদিত আগৰ, বস্ত্ৰসম্ভাৰ, কৃষিজাত সামগ্ৰী আদি ৰপ্তানিৰ জৰিয়তে শক্তিশালী অৰ্থনীতি আৰু বাণিজ্যিক শৃংখল গঢ়ি তোলাৰ দিশত আলোকপাত কৰে।
2: বাণিজ্য ভৱনত বোৰ্ড অফ ট্ৰেডৰ মিটিং হয় মিনিষ্ট্ৰী অফ কমার্স এন্ড ইন্ডাস্ট্রি ডিপার্টমেন্টর মাননীয় মন্ত্রী পীযূষ গোয়েল ডাঙরিয়ার অধ্যক্ষতা আর আমার দেশের উৎপাদিত বিভিন্ন সা সামগ্রী কেনে ধরনের অধিক বিদেশের বজার আমি দখল করব পারো তার আলোচনা হয়। আমি আমার উৎপাদিত বিভিন্ন সা সামগ্রী সমূহ রপ্তানির ক্ষেত্রে ভারত সরকারের সহযোগিতার আমার এক্সপোর্ট কোয়ান্টিটি আমি কেনে বহাব পারো এই বিষয়ে আমি আলোচনা মিলিত হোম। ভব্য নামৰ এখন আঁচনিৰে ভারত সরকারে প্লাগ এন্ড প্লে ইন্ডাস্ট্রিয়াল স্টেট বনোৱাৰ এটা সিদ্ধান্ত গ্রহণ করেছে।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্রতিদিনে জম্মুলৈ অহা হাজার হাজার তীর্থযাত্রীয়ে বার্ষিক অমরনাথ যাত্রাক বিশেষ গতি দিছে। তীর্থযাত্রী, পর্যটক আর স্থানীয় বাসিন্দাসকলক বিনোদন দিবলৈ জম্মু স্মার্ট সিটি লিমিটেডে তাৱি নদীর বুকুত নৌকা বিহারৰ ব্যবস্থা করেছে। জম্মু স্মার্ট সিটি লিমিটেডের মুখ্য কার্যবাহী বিষয়া তথা জম্মু পৌর নিগমের আয়ুক্ত ডক্টর দেবাংশ যাদবে এই নৌকা যাত্রা মুক্তি করে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ যাদৱে কয় যে জম্মু শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে দুৱাৰমুখৰূপে বিবেচিত হৈ অহাৰ লগতে প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰীক আদৰণি জনায়। তেওঁ কয় যে ব্যৱস্থাই যাত্ৰী তথা পৰ্যটকসকলক নিৰাপদ আৰু আনন্দময় নৌকা বিহাৰৰ অভিজ্ঞতা প্ৰদান কৰিব। এই সেৱা প্ৰতিদিনে পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজালৈ অব্যাহত থাকিব। ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতার রাউন্ড অফ 16 বা অন্তিম 16 প্রবেশের দৌড়ত আজি কেবাখনো গুরুত্বপূর্ণ খেল অনুষ্ঠিত হয়। ইয়াৰে আমেরিকার মায়ামি গার্ডেন্সত কিছু মুহূর্ত পূর্বে সামরণি পড়া এখন খেলত আর্জেন্টিনাই কেপ ভার্ডেক 3-2 গোলত পরাস্ত করেছে। খেলের 29 মিনিটত লিওনেল মেসিয়ে গোল করে আর্জেন্টিনাক অগ্রগতি প্রদান করে। এই গোলটোর সঙ্গে মেসিয়ে চলিত প্রতিযোগিতার নিজের সপ্তম গোলটো করার 6খন বিশ্বকাপত নিজের 30 সংখ্যক খেলত 20টা গোল অর্জন করার বিরল অভিলেখ করে। তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ আজির খেলখনের অতিরিক্ত সময়ের 111 মিনিটত কেভার্ডের ডিনি বর্গেজর আত্মঘাতী গোল এটাই আর্জেন্টিনার বিজয়ের পথ প্রশস্ত করে। এপিনে আর্লিংটনত অনুষ্ঠিত আন এখন খেলত অস্ট্রেলিয়াক পেনাল্টি শুটআউটত 4-2 গোলত পরাস্ত করে ইজিপ্ত রাউন্ড অব 16ত প্রবেশ করেছে। এই জয়ের জড়িয়ে 92 বছরের অন্তত ইজিপ্তে ইতিহাস সৃষ্টি করে বিশ্বকাপের নকআউট পর্যায়ত প্রথমবার জয়লাভ করবল সক্ষম হয়েছে। রাউন্ড অব 32ৰ আজি আন এখন খেলত কানসাস সিটি স্টেডিয়ামত কলম্বিয়া ঘানার বিরুদ্ধে অবতীর্ণ হয়েছে। উইম্বলডন টেনিস প্রতিযোগিতাত নোভাক জোকোভিচে ইতিহাস সৃষ্টি করেছে। সেন্টার কোর্টত ফ্রান্সর আর্থার রিন্টারক্লাইকক পরাস্ত করে জোকোভিচে প্রতিযোগিতাখনের প্রি কোয়ার্টার ফাইনেলত প্রবেশ করার উইম্বলডনের ইতিহাসত সর্বাধিক 105খন ম্যাচ জয় করা রজার ফেডারের অভিলেখও স্পর্শ করে। প্রধানমন্ত্রী নরেন্দ্র মোদী আজি এদিনীয়া ভ্রমণসূচীৰে রাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ'ব। ভাৰতে চলিত বৰ্ষত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোয়েলে প্ৰকাশ কৰিছে। ৰপ্তানিৰ জৰিয়তে অসমৰ অৰ্থনীতিক শক্তিশালী আৰু বাণিজ্যিক শৃংখল গঢ়ি তোলাৰ দিশত অৰিহণা আগবঢ়াব বুলি মন্ত্ৰী বিমল বৰাই মন্তব্য কৰিছে। প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি দিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক আৰু ইজিপ্তে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
3: এফএমএনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছো সুপ্রভাত।
4: শ্রোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছো সুপ্রভাত।

0: স্বামী বিবেকানন্দই কৈছিল, যদি তুমি কোনো দৰিদ্ৰৰ মুখত এমুঠি ভাত দিব নোৱাৰা, তেন্তে তোমাৰ মন্দিৰ মছজিদৰ কোনো প্ৰয়োজন নাই। আজি শনিবাৰ, 1948 শতাব্দীৰ আহাৰ মাহৰ 19 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 4 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:39:50 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15। আজি কৃষ্ণা চতুৰ্থী। শ্ৰোতাসকল, আজি আন্তৰ্জাতিক সমবায় দিৱস। এই বিষয়ে আমাক কৈছে কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক পুলিন কুমাৰ বৰাই।
1: নমস্কাৰ। আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস, ইণ্টাৰনেশ্যনেল কোঅপাৰেটিভছ ডে, প্ৰতি বছৰে জুলাই মাহৰ প্ৰথমটো শনিবাৰে পালন কৰা হয়। এই আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসটি ইণ্টাৰনেশ্যনেল কোঅপাৰেটিভছ এলাইন্সে 1923 চনৰ পৰাই পালন কৰি আহিছে। ভাৰতবৰ্ষতো এই সমবায় ধাৰণাটো 1904 চনতে আৰম্ভ হৈছিল, যদিও স্বাধীনতাৰ পিছতহে সমবায় পূৰ্ণ পৰ্যায়ৰ ৰূপ পায়। এতিয়া কথা হ'ল, সমবায় মানেনো কি? আমি যদি চমুকৈ ক'বলৈ যাওঁ, তেন্তে সমবায় হ'ল এক সামূহিক গোটৰ দ্বাৰা পৰিচালিত হোৱা এক সংগঠন, য'ত গোটটোত জড়িত হৈ থকা ব্যক্তিসকলৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ কথা জড়িত হৈ থাকে। বৰ্তমান সময়ত সমবায় ধাৰণাটো অতি প্ৰাসংগিক হৈ পৰিছে। ইয়াৰ জৰিয়তে আমি ব্যক্তিগতভাৱে আৰ্থিক দিশত লাভালাভ হোৱাৰ যথেষ্ট থল আছে। তাৰোপৰি সমবায়ৰ জৰিয়তে আমি কৃষি ক্ষেত্ৰত উৎপাদিত বিভিন্ন ফচলসমূহ চৰকাৰৰ সহযোগত বিক্ৰী কৰি আৰ্থিক দিশত লাভান্বিত হ'ব পাৰোঁ। আমি যদি উৎকৃষ্ট মানদণ্ডৰ ফচল উৎপাদন কৰিব পাৰোঁ, তেন্তে চৰকাৰৰ সহযোগত সেই ফচল বিদেশলৈ ৰপ্তানি কৰি আৰ্থিক দিশত লাভান্বিত হ'ব পাৰোঁ। বৰ্তমান সময়ত আমি চৰকাৰী চাকৰি পিছত লাগি থকাৰ সলনি যদি আমি প্ৰত্যেকেই সমবায়ৰ জৰিয়তে গাঁও বা চহৰ অঞ্চলত এক জাগৰণ সৃষ্টি কৰিব পাৰোঁ, তেন্তে সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে লাভান্বিত হ'ব। যিহেতু বৰ্তমান সময়ত আমি দেখা পাইছোঁ

0: দেখিছোঁ যে শিক্ষিত নিবনুৱাৰ সংখ্যাটো বৃদ্ধি পাইছে। যদি আমি চৰকাৰী চাকৰি পিছত লাগি থাকোঁ, হয়তো আমাৰ সময় অপব্যয় হ'ব বা চৰকাৰখনেও সিমানখিনি আমাৰ চাকৰি সৃষ্টি কৰিব পৰা ক্ষমতা হয়তো নাই। গতিকে আমি এনেকৈ যদি সমবায়ৰ জৰিয়তে বিভিন্ন ধৰণৰ উদ্যোগ হাতত লৈ সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিক হাতে হাত ধৰি আগবাঢ়ি যাওঁ, তেন্তে সকলো ব্যক্তি আৰ্থিক দিশত লাভান্বিত হোৱাৰ লগতে আমাৰ সমাজখনো আৰ্থিক দিশত স্বচ্ছল হ'ব। আমি গাঁও অঞ্চলত বা চহৰ অঞ্চলতেই হওক, যদি আমি মহিলাসকলক লগত লৈ হস্ততাঁত বস্ত্ৰশিল্পৰ এটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলোঁ, তেন্তে ইয়াৰ জৰিয়তেও আমি আৰ্থিক দিশত লাভান্বিত হ'ব পাৰোঁ। বা আমি সামূহিক মীন পালনৰ কথাটোও ক'ব পাৰোঁ। যদি আমি এই সামূহিক মীন পালন কৰোঁ, তেন্তে সমবায়ৰ জৰিয়তে পালন কৰিলে সেই সমবায়খনত জড়িত হৈ থকা প্ৰত্যেকগৰাকী ব্যক্তিয়েই আৰ্থিক দিশত লাভান্বিত হ'ব। গতিকে আজিৰ এই আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসৰ পৰাই আমি নতুনপণ হাতত লওঁ আহা, যাৰ জৰিয়তে অনাগত দিনত আমি সমবায়ৰ যিটো ধাৰণা সেইটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ। লগতে আজিৰ এই আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসত প্ৰত্যেকগৰাকীলৈ মই হৃদয়ৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
1: শ্ৰোতাসকল, কিমান পৰে আন্তৰ্জাতিক সমবায় দিৱস এই বিষয়ে ক'লে কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পুলিন কুমাৰ বৰাই। মৃত্যুৰ সিপাৰে যদি লগ পাওঁ তোমাক, তোমাক মাথো সুধিম, ভালপোৱা কাক বোলে, কিয় ইমান যন্ত্ৰণা দিয়ে, কিয় ইমান সুখ দিয়ে। অসমৰ এগৰাকী স্বনামধন্য কবি হীৰেণ ভট্টাচাৰ্য, যাক আমি মৰমতে হীৰুদা বুলি মাতোঁ, 1932 চনৰ 28 জুলাইত যোৰহাটৰ গান্ধীয়া গাঁৱত হীৰেণ ভট্টাচাৰ্যৰ জন্ম হয়। তেওঁৰ শৈশৱ কাটে ডিব্ৰুগড়, তেজপুৰ, মংগলদৈ আৰু গুৱাহাটীত। সেইবাবেই তেওঁ গোটেই অসমখনক নিজৰ ঘৰ বুলি ভাবিছিল। 1949 চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিক পাছ কৰি বি বৰুৱা কলেজত নাম লগায়। পঢ়া শেষ কৰি তেওঁ বোকা হাইস্কুলত শিক্ষকতা কৰে। শিক্ষক হিচাপে তেওঁ বোকা হাইস্কুলত কিছুদিন কাম কৰে, তাৰপিছত কাপোৰৰ দোকানত চেলছমেন হিচাপেও কাম কৰে। কিন্তু তেওঁৰ প্ৰকৃত পৰিচয় আছিল কবি। 1954 চনৰ পৰা তেওঁ গণনাট্য সংঘৰ লগত জড়িত হৈ পৰে। বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, কেশৱ মহন্তৰ সান্নিধ্য লাভ কৰে। প্ৰগতিশীল ভাবাদৰ্শই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। 1957 চনত প্ৰবাহ আলোচনীত তেওঁৰ প্ৰথম কবিতা নিমন্ত্ৰণ প্ৰকাশ হয়। তাৰপিছত বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, সুগন্ধি পখিলা, শৈশৰ পথাৰ মানুহ আদি কবিতা পুথিয়ে অসমীয়া সাহিত্য জগত চহকী কৰি তোলে। তেওঁ মুঠ 13খন অসমীয়া কবিতা পুথি আৰু 2খন বঙালী অনুবাদ পুথি প্ৰকাশ কৰিছিল। শিশুৰ বাবে তেওঁ লিখিছিল ল'ৰা ধেমালি আকৌ ধেমালি। হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰ ভাষা অতি সহজ। তেওঁ জটিল শব্দৰ আশ্ৰয় নলৈছিল। সাধাৰণ মানুহৰ মুখৰ ভাষাৰেই তেওঁ জীৱনৰ গভীৰ কথা কয়। প্ৰেম, প্ৰকৃতি, মানুহ আৰু স্বদেশ তেওঁৰ কবিতাৰ মূল বিষয়। সেইবাবে তেওঁক প্ৰেম আৰু ৰ'দালিৰ কবি আৰু সুগন্ধি পখিলাৰ কবি বুলি কোৱা হয়। 1992 চনত শৈশৰ পথাৰ মানুহ কাব্যগ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে। 2000 চনত অসম উপত্যকা বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰিও ৰঘুনাথ চৌধুৰী বঁটা, বিষ্ণুৰাভা বঁটা, ছোভিয়েট দেশ নেহৰু বঁটাৰে তেওঁ সন্মানিত কৰা হয়। বিশিষ্ট সাহিত্যিক হীৰেণ গোহাঁয়ে তেওঁৰ বিষয়ে কৈছিল, সহজেই অতি দুৰ্লভ। সঁচাকৈয়ে হীৰুদাৰ কবিতা সহজ, কিন্তু সেই সহজতাৰ ভিতৰত লুকাই থাকে জীৱনৰ চিৰন্তন সত্য। এইগৰাকী সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ মৃত্যু হয় 1912 চনৰ আজিৰ এই দিনটোতেই। অসমৰ এগৰাকী বলিষ্ঠ গল্পকাৰ বিপুল খাটনিয়াৰ, যিজনৰ কলমে সৰ্বসাধাৰণৰ সুখ দুখৰ ভাষা হৈ উঠিছিল। 1953 চনৰ 27 আগষ্ট তাৰিখে শিৱসাগৰ জিলাৰ শলগুৰিত বিপুল খাটনিয়াৰৰ জন্ম হয়। শিৱসাগৰৰ বেজবৰুৱা হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিক্ষা শেষ কৰি তেওঁ ভাৰতৰ নৃতত্ব আৰু ভূতত্ব জৰীপ বিভাগত বিষয়া হিচাপে যোগদান কৰে। চাকৰি সূত্ৰে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ সুযোগ পায়। সেই অভিজ্ঞতাই তেওঁৰ সাহিত্যত প্ৰতিফলিত হয়। আৰম্ভণিতে তেওঁ তিনিমহীয়া অসমীয়া আলোচনী নতুন পৃথিৱীত গল্প লিখিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী পৰ্যায়ত অসমীয়া গল্প সাহিত্যৰ এখন পৰিচিত মুখ হৈ পৰে। 1980 চনত তেখেতৰ প্ৰথম গল্প সংকলন খোজৰ শব্দ প্ৰকাশিত হয়। বিপুল খাটনিয়াৰৰ গল্পৰ মূল শক্তি হ'ল সমাজ সচেতনতা। তেখেতৰ গল্পত সৰ্বসাধাৰণৰ সুখ দুখৰ প্ৰতিবিম্ব ফুটি উঠে বুলি কোৱা হয়। তেওঁৰ সাহিত্য দৰ্শনত সমাজতান্ত্ৰিক ব্যৱস্থা পৰিলক্ষিত হয়। শ্ৰমজীৱী মানুহ, খেতিয়ক, চাহ শ্ৰমিক, দৰিদ্ৰ শ্ৰেণীৰ সংগ্ৰাম, শোষণ আৰু বঞ্চনা তেওঁৰ গল্পৰ মূল বিষয়বস্তু। মাটিৰ মানুহৰ জীৱনটোক তেওঁ কাগজৰ পাতত তুলি ধৰিছিল। সাহিত্য চৰ্চাৰ লগতে তেওঁ সাংগঠনিক কামতো আগ্ৰণ আছিল। 70ৰ দশকৰ শেষৰ ফালে আৰম্ভ হোৱা নতুন সাহিত্য পৰিষদৰ তেওঁ অন্যতম প্ৰতিষ্ঠাপক সংগঠক। বিপুল খাটনিয়াৰ কেৱল গল্পকাৰেই নাছিল, তেওঁ আছিল প্ৰবন্ধকাৰ আৰু অনুবাদকো। 1980 চনৰ পৰা 2001 চনলৈকে সুদীৰ্ঘ 41 বছৰ তেওঁ অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই থৈ যায়। এইগৰাকী বলিষ্ঠ গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যু হয় 2021 চনৰ আজিৰ এই দিনটোতেই। শ্ৰোতাসকল, আহকচোন এইখিনিতে শুনো ডলি ঘোষৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাসকলে ইমান পৰে ডলি ঘোষৰ কণ্ঠৰ গীতটি শুনিলে। অসমীয়া ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰী। 1950 চনৰ পৰাই অসমত ৰাজ্যভাষা অসমীয়া হ'ব লাগে বুলি দাবী উত্থাপন হ'বলৈ আৰম্ভ কৰিছিল। 1960 চনত এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে। ঐতিহ্যমণ্ডিত কটন কলেজৰ ছাত্ৰ সমাজে সন্মুখৰ পৰা নেতৃত্ব দিছিল। ৰঞ্জিত বৰপূজাৰী আছিল কটন কলেজৰ ছাত্ৰ আৰু তেতিয়াৰ ছেকেণ্ড মেছ হোষ্টেলৰ আৱাসী। তেওঁ অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা দাবীত হোৱা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। 1960 চনৰ 4 জুলাই তাৰিখে হঠাৎ কটন কলেজৰ ছাত্ৰবাস চৌহদৰ ভিতৰলৈ আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনা আৰম্ভ হয়। ছেকেণ্ড মেছ হোষ্টেলৰ চৌহদৰ ভিতৰত ৰঞ্জিত বৰপূজাৰীয়ে আৰক্ষীৰ গুলীত মৃত্যুক আঁকোৱালি লয় আৰু লগতে আন কেইবাগৰাকী আৱাসীও গুলীবিদ্ধ হৈছিল। পৰৱৰ্তী সময়ত কটন কলেজৰ এই ছেকেণ্ড মেছ হোষ্টেলটোৰ নামাকৰণ কৰা হয় ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস ৰূপে। প্ৰতি বছৰে 4 জুলাইত ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুতিথি পালন কৰা হয়। ভাৰতবৰ্ষৰ এগৰাকী যুগনায়ক স্বামী বিবেকানন্দ, তেখেতক ভাৰতৰ বীৰ সন্ন্যাসী নামেৰে জনা যায়। 1863 চনৰ 12 জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্ম হয়। তেখেতৰ প্ৰাক সন্যাস নাম আছিল নৰেন্দ্ৰনাথ দত্ত। সৰুৰে পৰা নৰেন্দ্ৰনাথ দত্ত আছিল অত্যন্ত মেধাৱী আৰু সাহসী। 1871 চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ মেট্ৰ'পলিটান ইনষ্টিটিউটত ভৰ্তি হয় আৰু 1879 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ পিছত স্কটিছ চাৰ্চ কলেজ আৰু প্ৰেচিডেন্সি কলেজত পঢ়া শুনা কৰে। দৰ্শন, ইতিহাস, সমাজ বিজ্ঞান, সাহিত্যৰ লগতে বেদ, উপনিষদ, গীতা, ৰামায়ণ, মহাভাৰতত তেওঁ গভীৰ পাণ্ডিত্য আছিল। শাস্ত্ৰীয় সংগীত আৰু যন্ত্ৰ সংগীততো তেওঁ পাৰদৰ্শী আছিল। খেল ধেমালি, ব্যায়ামতো তেওঁ আগ্ৰণুৱা আছিল। সৰুৰে পৰা তেওঁ কুসংস্কাৰ, জাতিভেদ আৰু বৰ্ণ বৈষম্যৰ বিৰুদ্ধে প্ৰশ্ন তুলিছিল। যুক্তিবাদী নৰেন্দ্ৰনাথে ঈশ্বৰক প্ৰত্যক্ষ কৰিব বিচাৰিছিল। তেওঁ ব্ৰহ্ম সমাজত যোগ দিলেও তৃপ্তি নাপালে। অৱশেষত দক্ষিণেশ্বৰত ৰামকৃষ্ণ পৰমহংসক লগ পায়। ৰামকৃষ্ণ পৰমহংসই তেওঁক শিকালে যে সকলো ধৰ্মৰ লক্ষ্য একেই। 1868 চনত ৰামকৃষ্ণ পৰমহংসৰ মৃত্যুৰ পিছত নৰেন্দ্ৰনাথ দত্তই সন্যাস গ্ৰহণ কৰি স্বামী বিবেকানন্দৰ নাম লয়। তাৰ পিছত তেওঁ পৰিব্ৰাজক ৰূপে গোটেই ভাৰত ভ্ৰমণ কৰে। হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে তেওঁ ভাৰতৰ দুখ, দাৰিদ্ৰ, অজ্ঞানতা স্বচক্ষে দেখা পায়। কন্যাকুমাৰীৰ শিলত বহি ধ্যান কৰি তেওঁ সংকল্প লয় যে ভাৰতৰ নৱজাগৰণৰ বাবে তেওঁ জীৱন উৎসৰ্গা কৰিব। 1893 চনৰ 11 ছেপ্টেম্বৰত আমেৰিকাৰ চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম মহাসভাত তেওঁ ভাৰত আৰু হিন্দু ধৰ্মৰ প্ৰতিনিধিত্ব কৰে। তেওঁক মাত্ৰ 2 মিনিট সময় দিয়া হৈছিল। তেওঁ ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা বুলি ভাষণ আৰম্ভ কৰিয়েই 7,000 শ্ৰোতাৰ হৃদয় জয় কৰিছিল। তেওঁ কয় যে আমি কেৱল সহনশীলতাতেই বিশ্বাস নকৰোঁ, আমি সকলো ধৰ্মকে সত্য বুলি গ্ৰহণ কৰোঁ। এই ভাষণে পাশ্চাত্য জগতত ভাৰতীয় বেদান্তৰ প্ৰতিষ্ঠা কৰে। 1897 চনৰ 1 মে তাৰিখে তেওঁ বেলুৰত ৰামকৃষ্ণ মিছন স্থাপন কৰে। ইয়াৰ মূল মন্ত্ৰ আছিল নিজৰ মুক্তি আৰু জগতৰ কল্যাণৰ বাবে কাম কৰা। শিক্ষা, স্বাস্থ্য, দুৰ্যোগ, সাহায্যৰ জৰিয়তে মিছনে আজিও মানৱ সেৱা কৰি আছে। 1984 চনত ভাৰত চৰকাৰে তেওঁৰ জন্মদিন 12 জানুৱাৰীক ৰাষ্ট্ৰীয় যুৱ দিৱস ঘোষণা কৰে। 1913 চনত তেওঁৰ জন্ম শতবৰ্ষ সমগ্ৰ দেশতে পালন কৰা হয়। এইগৰাকী বীৰ সন্ন্যাসী যুৱ সমাজৰ প্ৰেৰণা স্বামী বিবেকানন্দৰ মৃত্যু হয় 1902 চনৰ আজিৰ এই দিনটোতেই। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোৱা হওকচোন বিশ্ব প্ৰেক্ষাপটত আজিৰ দিনটো। ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই স্বাধীনতা লাভ কৰে 1976 চনৰ আজিৰ এই দিনটোতেই। নোবেল পুৰস্কাৰ বিজয়ী পদাৰ্থ বিজ্ঞানী আৰু ৰাসায়ন বিজ্ঞানী মেৰী কুৰীৰ মৃত্যু হৈছিল 1934 চনৰ আজিৰ এই দিনটোতেই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী পিংগলী ভেংকায়াৰ মৃত্যু হৈছিল 1963 চনৰ আজিৰ এই দিনটোতেই। চাওঁতে চাওঁতে আজিৰ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। সকলোরে আজির দিনটো শুভ আর মঙ্গলময় হওয়ার কামনায় মই কুলদীপ শইকীয়ায় সুপ্রভাত অনুষ্ঠানটি সামরি স্টুডিওর মজিয়ার পৰা বিদায় লৈছো। নমস্কার।
1: সুপ্রভাত। অনুষ্ঠানটি শুনিলে এফএম বেণ্ডৰ 102.7 মেগাহার্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো মূর্ছনা। আজির মূর্ছনা অনুষ্ঠানত শ্রোতাই শুনিবলৈ পাব কেইটিমান হিন্দী গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক প্ৰীতি সাগৰৰ কণ্ঠত মন্থন বুলছবিৰ এই গীতটি।

অনুষ্ঠানত এবাৰিয়া লতা মঙ্গেশকৰ বোলছবি সমাধি।

অনুষ্ঠানত এবাৰ এয়া আশা ভোসলে আৰু গীতা দত্ত বুলছবি ইনচান জাগ উঠ।

মূৰ্ছনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। খন্তেক পিছতে 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

অনুষ্ঠানত প্ৰথমে শুনক মিহিৰ বৰদলৈৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰীতি গীত, গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

আজি নিশা চাৰে ন বজাৰ আলাপ অনুৰাগ অনুষ্ঠানত শুনিবলৈ পাব বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ তৃতীয় খণ্ড। অনুষ্ঠানটিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

দিনৰ 11:30 বজাত শুনিবলৈ পাব কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যুগুতোৱা বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্থ খণ্ড। ৰচনা উৎপল বৰাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰস্তুত কৰা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত একাধিক গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটী মহানগৰৰ সম্প্ৰসাৰণ বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক সুদৃঢ়কৰণক লৈ আলোচনা বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাৰ বাণিজ্যিকভাৱে মাছা চাহ উৎপাদন কৰি ইতিহাস ৰচনা আৰু আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পৰা উভতি আহি কালি একাধিক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠিত প্ৰথমখন বৈঠকত গুৱাহাটী মহানগৰক আধুনিক আৰু পৰিকল্পিত ৰূপত সজাই তোলাৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত সৰুসজাই অঞ্চলক বিশ্বমানৰ আন্তঃগাঁথনি উন্নত যোগাযোগ সম্পন্ন ৰাজহুৱা সুবিধা আৰু বহনক্ষম নগৰ কল্পনাৰে আকৰ্ষণীয় স্থল হিচাপে গঢ়ি তোলাৰ বিষয়টোৱে আগস্থান লাভ কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে গুৱাহাটী সম্প্ৰসাৰণ প্ৰকল্পসমূহৰ পৰিকল্পনা আৰু ৰূপায়ণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিদ্যুৎ গ্ৰীড নিগম লিমিটেডৰ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ বাবে বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক অধিক শক্তিশালী কৰাৰ পৰিকল্পনা পৰ্যালোচনা কৰে। দুয়োখন বৈঠকত মন্ত্ৰী কৌশিক ৰায়, অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাত দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰত নৱনিৰ্বাচিত বিধায়কসকলক বিধানসভাৰ কাৰ্যক্ৰমণিকা, প্ৰশ্ন উত্থাপন, বিতৰ্কত অংশগ্ৰহণ আদি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত 47গৰাকী বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে। শিবিৰত বিধানসভাৰ কাৰ্যক্ৰমণিকা কেনেদৰে চলে, নিৰ্দিষ্ট বিষয়ত কেনেদৰে বক্তব্য প্ৰকাশ কৰিব লাগে, এই বিষয় লৈ আলোচনা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বিধানসভাৰ নিয়মাৱলীৰ প্ৰতিটো দফা নৱনিৰ্বাচিত বিধায়কসকলে যাতে আয়ত্ত কৰিব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই শিবিৰত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, নোমল মমিন, সমুদ্ৰগুপ্ত কাশ্যপ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। এই উদ্দেশ্যে অন্যান্য জিলাসমূহৰ দৰে যোৰহাট আৰু লখিমপুৰ জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুমোদন নথকা ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষাৰ কৰ্তব্যত থকা বিষয়া, আৰক্ষী, এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনোধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। জিলা প্ৰশাসনে পৰীক্ষা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ পৰীক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ ৰাইজক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাছা চাহ উৎপাদন কৰিছে। প্ৰথম পৰ্যায়ত উৎপাদিত মাছা চাহৰ কিছু অংশ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ইতিমধ্যে 3,000 টকাত বিক্ৰী হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে চাহ বাগিচাখনে দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাছা চাহৰ উৎপাদন কৰি ৰাজ্যৰ চাহ উদ্যোগক নতুন শিখৰলৈ লৈ গৈছে। তেওঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত এই মাছা চাহৰ প্ৰথমে উৎপাদিত কিছু অংশ 3,000 টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনী শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থ্যৰ উজ্জ্বল স্বীকৃতি বুলিও অভিহিত কৰে। তেওঁ কয় যে জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে দীৰ্ঘদিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত জাপান বন্ধুত্বকো সুদৃঢ় কৰি তুলিছে। পৰম্পৰা দক্ষতা আৰু উদ্ভাৱনৰ সুন্দৰ সমন্বয়েৰে অসমে সম্প্ৰতি বিশ্ব চাহ উদ্যোগত নতুন দিশ নিৰ্ধাৰণ কৰিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই জিআই টেগ লাভ কৰা গামোচা আৰু আৰনাই বিদেশলৈ ৰপ্তানি কৰাৰ বাবে অসমত ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ আহান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বাণিজ্য পৰিষদৰ এখন বৈঠকত অংশগ্ৰহণ কৰি এইদৰে আহান জনায়। মন্ত্ৰীগৰাকীয়ে কণ্টেইনাৰৰ অভাৱত গুৱাহাটীৰ পৰা বিদেশলৈ চাহ পঠিওৱাত অসুবিধা হোৱাৰ বাবে কলকাতাৰ পৰা প্ৰেৰণ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি কণ্টেইনাৰ বৃদ্ধিৰ বাবেও আহান জনায়। বিদেশত প্ৰভূত চাহিদা থকা অগৰু কাঠৰ ৰপ্তানি সুচল কৰাৰ বাবে DGST অনুজ্ঞাপত্ৰ আৰু অনুমতি ব্যৱস্থা সুচল কৰাৰ বাবেও শ্ৰীবৰাই অনুৰোধ জনায়। তেওঁ লগতে ভৈব আঁচনিৰ অধীনত অসমতো প্লাগ এণ্ড প্লে ঔদ্যোগিক পাম্প স্থাপনৰ বাবে অনুমোদন দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহান জনায়।
1: অসমত উৎপাদিত বিভিন্ন সা সামগ্ৰীসমূহ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সহযোগিতাৰে আমাৰ এক্সপৰ্ট কোৱাণ্টিটি আমি কেনেকৈ বঢ়াব পাৰোঁ এই বিষয়ে আমি আলোচনাত মিলিত হওঁ। ভৈব নামৰ এখন আঁচনিৰে ভাৰত চৰকাৰে প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অসমত এই ভৈব আঁচনিৰ অধীনত প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট স্থাপন কৰিবৰ কাৰণে আমাক অনুমোদন জনায়। আৰু অন্যহাতে আমি আমাৰ যি আই চি ডি আমিনগাঁৱত কণ্টেইনাৰৰ সংখ্যা বৃদ্ধি কৰি আমাৰ টি এক্সপৰ্টৰ ক্ষেত্ৰত যিটো আমাৰ সমস্যা আছে সেই সমস্যা নাইকিয়া কৰিবৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ।
0: খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈ কয় যে এই আয়োগত মুঠ 7 সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম 2গৰাকী মহিলা সদস্য অন্তৰ্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তদাৰকীৰ বাবে এই আয়োগ গঠন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ ধান ক্ৰয় ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি শ্ৰীৰায়ে খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ধান বনা কলসমূহে অনুসৰণ কৰা পদ্ধতিসমূহ ভালদৰে পৰীক্ষা কৰি কোনো অনিয়ম বা বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু কাৰ্যদক্ষতা নিশ্চিত কৰাৰ লক্ষ্যৰে পুনৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ ৰদ বদলৰো নিৰ্দেশ দিয়ে। বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ কল্যাণকামী আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনী বিতৰণৰ প্ৰস্তাৱিত কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰা হয়। আজি যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ 2খন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শস্যৰ পথৰ মানুহ 2খন উল্লেখযোগ্য কাব্যগ্ৰন্থ। 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে।

0: 1972 চনত তেওঁ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱাৰ পাছতে ক্ৰমে বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্ৰকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। তেওঁৰ কবিতাৰ শব্দচয়ন আৰু লালিত্যই পাঠকক মুগ্ধ কৰি আহিছে। প্ৰখ্যাত কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যই শিশুৰ বাবে ল'ৰা ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালি শীৰ্ষক তিনিখন সংকলন ৰচনা কৰিছিল। 2012 চনৰ আজিৰ দিনটোতে মৃত্যু হোৱা কবিগৰাকীৰ স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব বুলি আমালৈ বাতৰি আহিছে। পূব গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৱে গুৱাহাটীত 100 কোটি টকাৰ জালনোট সুমুওৱা বুলি এজন অভিযুক্তই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যৰ সত্যতা নাই বুলি দাবী কৰিছে। শ্ৰীপেগুৱে কালি এখন সংবাদমেলত কয় যে জালনোট সন্দৰ্ভত 2টা গোচৰ ৰুজু কৰা হৈছে, লগতে জালনোটসমূহ চিনাক্ত কৰা অতি সহজ বুলিও তেওঁ মন্তব্য কৰে।
1: জুন 30 তাৰিখ আৰু 1 তাৰিখে বেক টু বেক 2টা ছাকচেছফুল অপাৰেশ্যন কৰিলে আৰু 5জন মানুহ আটক কৰিছে আৰু 13.46 FICN সিজ কৰিছে আৰু এলং উইথ আদাৰ ইনক্ৰিমিনেটিং আৰ্টিকলছ। এই সন্দৰ্ভত আমি অলৰেডি 2টা কেছ ৰুজু হৈছে আৰু ইনভেষ্টিগেশ্যন চলি আছে। ইনভেষ্টিগেশ্যনৰ পৰা দেখা যায় দ্য মটিভটো ভেৰি ক্লিয়াৰ, ভেৰি চিম্পল, টু চিট ইনচেণ্ট পিপল। ফাৰ্ষ্ট কেছটোত দেখা গৈছে একিউজ পাৰ্চনছবিলাকে উত্তৰ প্ৰদেশৰ পৰা আহিছিলে গুৱাহাটীলৈকে আণ্ডাৰ দ্য প্ৰটেক্টছ অফ মানে পাৰ্চেজিং গোল্ড। আৰু ছেকেণ্ড কেছটো এইটো ধেমাজি চিলাপথাৰৰ পৰা আহিছিলে, তেওঁলোকে মানে সাধাৰণ মানুহক চিট কৰিবৰ কাৰণে উইথ দিছ কাৰেঞ্চি, ফেক কাৰেঞ্চি গুৱাহাটীত আহিছিলে।
0: ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ৰাউণ্ড অফ 16 বা অন্তিম 16ৰ প্ৰৱেশৰ দৌৰত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়। ৰাউণ্ড অফ 32ৰ আজি কিছু মুহূৰ্ত পূৰ্বে সমাপ্ত হোৱা এখন খেলত কলম্বিয়াই জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। কানচাছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দলটোৱে ঘানাক 1-0 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ মায়ামি গাৰ্ডেনছত হোৱা আন এখন খেলত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক 3-2 গ'লত পৰাস্ত কৰে। খেলৰ 29 মিনিটত লিঅ'নেল মেছিয়ে গ'ল কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। এই গ'লটোৰ সৈতে মেছিয়ে চলিত প্ৰতিযোগিতাত নিজৰ 7ম গ'লটো কৰাৰ লগতে 6খন বিশ্বকাপত নিজৰ 30 সংখ্যক খেলত 20টা গ'ল অৰ্জন কৰাৰ এক বিৰল অভিলেখ গঢ়ে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আজিৰ খেলখনৰ অতিৰিক্ত সময়ৰ 111 মিনিটত কেপ ভাৰ্ডেৰ ডিনি বৰ্কছেৰ আত্মঘাতী গ'ল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। ইপিনে আৰ্লিংটনত অনুষ্ঠিত আন এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুট আউটত 4-2 গ'লত পৰাস্ত কৰি ইজিপ্ত ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। নিৰ্ধাৰিত 90 মিনিট আৰু অতিৰিক্ত সময়তো খেলখন 1-1 গ'লত অমীমাংসিত হৈ ৰোৱাত পেনাল্টিৰ সহায় ল'বলগীয়া হয়। এই জয়ৰ জৰিয়তে 92 বছৰৰ অন্তত ইজিপ্তে ইতিহাস সৃষ্টি কৰি বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: নতুন দিল্লীত অনুষ্ঠিত ভাৰত জাপান শীৰ্ষ সন্মিলনে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ কঢ়িয়াই অনা বিভিন্ন ইতিবাচক বাতৰিক গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো কাকতে অগ্ৰাধিকাৰ দিছে। অসমীয়া প্ৰতিদিন কাকতে এই সম্পৰ্কীয় এটা বাতৰিক নতুন দিল্লীত ভাৰত জাপান শীৰ্ষ সন্মিলনে ৰাজ্যৰ বাবেও দিলে আশাৰ সংবাদ, অসমত বৃহৎ বিনিয়োগ কৰিব জাপানে, আৰু দৈনিক জনমভূমি কাকতে অসমৰ ছেমিকণ্ডাক্টৰ বায়গেছ প্ৰকল্পত বিনিয়োগ কৰিব জাপানে শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছান ট্ৰিবিউন কাকতৰ বাতৰিটোৰ শিৰোনাম এনি ইমাৰ্জিছ কি পাৰ্টনাৰ ইন জাপান ষ্ট্ৰেটেজিক আউটৰিচ। ভাৰতৰ চাহ শিল্পৰ ইতিহাসত মাইলৰ খুঁটিৰে অসমে দেশৰ প্ৰথম বাণিজ্যিক মাট্টা চাহ উৎপাদন কৰাৰ বাতৰিকো আজি বিভিন্ন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শীৰ্ষক ভাৰতীয় চাহ শিল্পৰ ইতিহাসত যুগান্তকাৰী মাইলষ্টোন, দেশত প্ৰথম মাট্টা চাহৰ বাণিজ্যিক উৎপাদন অসমৰ। দ্য চেণ্টিয়েল কাকতেও একেটা বাতৰি আছাম মেক্স হিষ্ট্ৰী উইথ ইণ্ডিয়াজ ফাৰ্ষ্ট কমাৰ্চিয়েলি প্ৰডিউচড মাট্টা টি শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমত নৱজাতকৰ মৃত্যুৰ হাৰ 41ৰ পৰা 29লৈ হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ ইতিবাচক এটা খবৰ অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 6 জুলাইত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু শাসক বিৰোধীৰ স্থিতি তথা প্ৰস্তুতিক লৈ এটা বিশেষ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবল এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত আৰু দৈনিক অগ্ৰদূত কাকতে দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা নলবাৰীৰ মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিশ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত একাধিক গুৰুত্বপূৰ্ণ বৈঠক, গুৱাহাটী মহানগৰৰ সম্প্ৰসাৰণ, বিদ্যুৎ সৰবৰাহ নেটৱৰ্ক সুদৃঢ়কৰণক লৈ আলোচনা। বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন। APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি। তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাৰ বাণিজ্যিকভাৱে মাছা চাহ উৎপাদন কৰি ইতিহাস ৰচনা আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ 11:00 আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ। নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছোঁ গোৱালপাৰা জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে গোৱালপাৰাৰ পৰা আমাৰ সংবাদদাতা ৰছিদুল হুছেইন। গোৱালপাৰা জিলাতো শেহতীয়াকৈ কিছু পৰিমাণে জাপানীজ এনকেফেলাইটিছ, ডেংগি, মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। সেয়ে ইয়াৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে যৎপৰোনাস্তি চেষ্টা চলাই আছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: জিলা ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ জনবীৰ দাসে জানিবলৈ দিয়া মতে, জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত দুজন লোক আক্ৰান্ত হৈছিল যদিও বৰ্তমান দুয়োজন সুস্থ হৈ উঠিছে। আনহাতে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত 23 জন, ডেংগি ৰোগত 7 জন আৰু মেলেৰিয়াত এতিয়ালৈকে 5 জন লোক আক্ৰান্ত হোৱা বুলি তেওঁ জানিবলৈ দিছে। অৱশ্যে এনে ৰোগ প্ৰতিৰোধৰ কাৰণে স্বাস্থ্য বিভাগে দিনে নিশাই কাম কৰি আছে। গোৱালপাৰা চহৰ আৰু লক্ষীপুৰ নগৰৰ লগতে জিলাখনৰ 5খন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত স্পৰ্শকাতৰ এলেকাসমূহত স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰি থকাৰ লগতে ফগিং কৰি থকা হৈছে। জিলা প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি JE আৰু ডেংগি প্ৰতিৰোধৰ কাৰণে ঘনে ঘনে জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ লগতে আন কেইবাটাও বিভাগৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি আছে।
0: হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাৰ বাবে এটা দীঘলীয়া সমস্যা। সেয়ে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ কাৰণে গোৱালপাৰা বন সংমণ্ডলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাৰ বন সংমণ্ডলে কেনেদৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
1: হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাৰ এক জটিল সমস্যা। সেয়ে হাতীৰ লগতে আন আন জীৱ জন্তুৰ সৈতে কিদৰে সহাৱস্থান কৰি জীৱন নিৰ্বাহ কৰিব পাৰি সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ বাবে এইবাৰ গোৱালপাৰা বন সংমণ্ডলে যুৱ গজমিত্ৰ নামেৰে এক নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে জিলা বন বিভাগে সপ্তাহত 1খন চৰকাৰী বিদ্যালয় নিৰ্বাচিত কৰি সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বন বিভাগৰ দ্বাৰা পৰিচালিত পঞ্চৰত্ন ইক' কেম্পলৈ আনি খেল ধেমালি আৰু আনন্দ ফূৰ্তিৰ মাজেৰে পৰিৱেশৰ লগতে হাতী আৰু আন আন জীৱ জন্তুৰ সৈতে কিদৰে সহাৱস্থান কৰি জীৱন নিৰ্বাহ কৰিব পাৰি সেই সম্পৰ্কে জ্ঞান দিয়াৰ ব্যৱস্থা কৰিছে। নতুনকৈ আৰম্ভ কৰা এই আঁচনি জিলা বন বিভাগে ধাৰাবাহিকভাৱে চলাই নিব বুলি বন সংমণ্ডল প্ৰাধিকাৰী তেজাছ মুৰিস্বামীয়ে জানিবলৈ দিছে।
0: গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁওখন মাটিকঠাল বা আনাৰসৰ বাবে বিখ্যাত। গাৰো জনগোষ্ঠীয় লোকৰ বসতিপূৰ্ণ নলংগা পাহাৰৰ 72টাৰ পৰিয়াল আজি বহু বছৰৰ পৰা মাটিকঠালৰ খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে। এই পৰিয়ালকেইটাই কেনেদৰেনো মাটিকঠালৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছে সেই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
1: মাটিকঠাল বা আনাৰসৰ বাবে গোৱালপাৰা জিলাৰ এখন বিখ্যাত গাঁও। গাঁওখনৰ নাম নলংগা পাহাৰ। পাহাৰীয়া গাঁওখনৰ 72টা গাৰো সম্প্ৰদায়ৰ পৰিয়ালে বহু বছৰৰ পৰা মাটিকঠালৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক, ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা নলংগা পাহাৰৰ মাটিকঠাল বা আনাৰস অসমৰ ভিতৰতে অতি মিঠা আৰু সোৱাদযুক্ত বুলি জনাজাত। গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ উপৰিও বঙাইগাঁও, বৰপেটা, নলবাৰী আদি জিলাৰ লগতে গুৱাহাটীলৈ বতৰত নিতৌ নলংগা পাহাৰৰ আনাৰস ৰপ্তানি হয়। উল্লেখযোগ্য যে নলংগা পাহাৰৰ আনাৰসৰ খেতিয়কসকল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো পূৰ্বৰ পদ্ধতিৰে আনাৰসৰ খেতি কৰি আছে।
0: পশ্চিম গোৱালপাৰাৰ চুনাহাৰত পটল খেতিৰে স্বাৱলম্বী হৈছে ৰমজান আলী নামৰ লোকজন। মন কৰিলে চন বাকৰি মাটিতেই ধন, অসমীয়া এই আপ্ত বাক্যষাৰী যেন আখৰে আখৰে প্ৰতিপন্ন কৰিছে ৰমজান আলীয়ে। এই সম্পৰ্কে আমাক জনাইছে আমাৰ সংবাদদাতা ৰছিদুল হুছেইনে।
1: জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চুনাহাৰা গাঁৱত নতুনকৈ পটল খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে ৰমজান আলী নামৰ লোকজনে। ৰমজান আলীয়ে এবিঘা

0: পটল খেতি কৰিয়েই পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। এবিঘা মাটিত 40,000 টকা খৰচেৰে পটল খেতি কৰি লোকজনে 2,00,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰমজান আলীয়ে জনোৱা মতে তেওঁৰ পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবে তেওঁৰ পুত্ৰই অৰুণাচলত কাম কৰিবলৈ গৈ কৃষকসকলক পটল খেতিৰে স্বাৱলম্বী হোৱা প্ৰত্যক্ষ কৰে। সেয়ে তেওঁ পটল খেতিৰে স্বাৱলম্বী হোৱাৰ মানসেৰে অৰুণাচল প্ৰদেশৰ পৰাই পুলি আনিছিল। যোৱা বছৰ অলপ কমকৈ খেতি কৰিছিল যদিও এইবাৰ তেওঁ এবিঘা পটল খেতি কৰিছে।
1: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। আপোনালোকক অহা সোমবাৰে আকৌ আন এখন জিলাৰ সৈতে লগ পাম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। আজি গোৱালপাৰা জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল গোৱালপাৰা জিলাৰ পৰা আমাৰ সংবাদদাতা ৰছিদুল হুছেইন।
1: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো ফোনযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত।
2: প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছো আপুনি বিচৰা গীত। এয়া প্ৰথমটো ফোন কল লৈছো।
3: হেল্ল' হয়, আপুনি কোন? এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত। আপোনাৰ নামটো কওকচোন।
4: মোৰ নাম হেমলতা মেধি।
3: হয়, কি গীত শুনিব আজি? হয়, বাৰু বজাই দিম বাৰু। আপুনি কি কৰে ন বাৰু? হয়, খেতি পথাৰ, গৰু ছাগলী
4: আছে, অলপমান বেছি নাই।
3: হয়, ঠিকে আছে বাৰু, অনুৰোধৰ গীতটি বজাইছো, শুনক।

0: হেল্ল'
1: হেলো, এই নগাঁও চেণ্টাৰ হয়নে?
0: হয়, এই আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত?
1: হয়, মই গীত এটা শুনিম বুলি আপোনাক ফোন কৰিছিলোঁ।
0: হয়, আপোনাক গীতটো শুনাম বাৰু। আপোনাৰ নামটো কওকচোন আৰু ক'ৰ পৰা কৈছে?
1: মই কপাহেৰা বামুণবুৰিৰ পৰা কৈছোঁ।
0: হয়, আপোনাৰ নামটো?
1: মোৰ নাম কুশল চন্দ্ৰ ডেকা।
0: আজি কি গীত শুনিবনো?
1: মই আজলি নৱ গান এটা শুনি, যিকোনো গান এটা,
0: আজলি নৱ চিনেমাখনৰ যিকোনো এটা গান শুনিব নহয় জানো?
1: গান এটা, ভাল গান এটা শুনাই দিব।
0: ঠিক আছে, শুনাই দিম বাৰু। আপুনি কি কৰেনো?
1: মই দোকান আছে বাটতে গেলামালা। মই কিন্তু ৰেডিঅ' অতীতৰ পৰাই শুনো দেই।
0: হয়, ৰেডিঅ' শুনি ভাল পাই বুলি জানি ভাল লাগিল বাৰু।
1: হয়, মই এতিয়া বিবিধ ভাৰতী অনুষ্ঠান গান শুনিয়ে আছো, ৰাতিপুৱাৰ পৰা চলে কামৰ দোকান আছো যে।
0: আমাৰ কেন্দ্ৰৰ অনুষ্ঠানবোৰ শুনেনে?
1: শুনো, মই ৰাতিপুৱা উপাসনৰ পৰা।
0: হয়,
1: শুনি ভাল পাওঁ দিয়ক, আপোনালোকৰ নগাঁও চেণ্টাৰ।
0: ঠিক আছে বাৰু, আপোনাৰ অনুৰোধৰ গীতটি বজাওঁ তেন্তে।
1: মোৰ লগত আছে কমল বৰা।
0: হয়,
1: ৱাইফো আছে জানমণি ডেকাও।
0: বাৰু, আটাইৰে অনুৰোধৰ গীতটি বজাওঁ তেন্তে।
1: হয়।

0: মজা তো পা।
1: হেল্ল'
2: হেল্ল'
1: আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
2: আমি বৰদোৱাৰ পশ্চিমে ধনিয়াভেটি আমলখিৰ পৰা কৈছোঁ।
1: ধনিয়াভেটিৰ পৰা কৈছে নহয় জানো?
2: ধনিয়াভেটি আমলখি
1: হয়। আজি কি গীত শুনিব?
2: আমি এই জুবিনৰ গানটো যে ইয়ালিটো শুনাই দিব।
1: ইয়ালি গানটো শুনাই দিম নহয় জানো? হয়। আপুনি কি কৰেনো বাৰু?
2: আমি এতিয়া একো নকৰোঁ, ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি কৰে।
1: হয়, ঠিক আছে বাৰু, অনুৰোধৰ গীতটি শুনাইছোঁ, শুনক।

0: হেল্ল'
1: হেল্ল'
0: হয় আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰাগী?
1: হয় হয় হয়
0: হয় আপুনি ক'ৰ পৰা কৈছে আৰু কোনে কৈছে?
1: মই সেই ডেৰশৰ পৰা কৈছোঁ, ডেৰশৰ নগাঁও।
0: হয় কি গীত
1: গান এটা শুনিব ভাবিছিলোঁ।
0: কওকচোন কি গীত শুনিব?
1: জয়ন্ত হাজৰিকাৰ গান এটা শুনিব ভাবিছিলোঁ।
0: জয়ন্ত হাজৰিকাৰ যিকোনো গান?
1: হয় মানে মই আহিম আকৌ দেশৰ ধূলিত, তেনেকুৱা এই এই লোহিত কাবেৰী সিন্ধু গংগা।
0: ঠিক আছে, শুনাই দিম বাৰু গীতটি। হয় আৰু তাইৰ নামবিলাক আপুনি কৈ দিয়কচোন।
1: অঁ এজনী বিনীতা,
0: হয়
1: আকৌ কণমাই,
0: হয়
1: আকৌ অৰুণা, আকৌ মাখনী, মাখনী আকৌ নাতি এটা আছে।
0: হয় ঠিকে আছে বাৰু, আটাইৰে অনুৰোধ গীতটি বজাইছোঁ, শুনক।
1: অঁ লাগিছে, ভাল পাইছে, হ'ব।

0: হেল্ল'
1: হেল্ল' ছাৰ, নমস্কাৰ।
0: নমস্কাৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই কামপুৰতে কৈছোঁ। মোৰ নাম বিনু দেৱী।
0: হয়, কি গীত শুনিব আজি?
1: কুমাৰ চানু গান এটাকে শুনাই দিব ছাৰ নহ'লে।
0: আপুনি কুমাৰ চানুৰ এটা হিন্দী গান শুনিব নহয় জানো?
1: হয় হয়
0: হয়। আপোনাৰ বিষয়ে অকণমান কওকচোন, আপোনাৰ সংসাৰখনৰ বিষয়ে কওক।
1: মই হাল চাই থওঁ।
0: হয়,
1: মোৰ ছোৱালী তিনিজনী।
0: হয়,
1: ডাঙৰ মানে দুজনী বিয়াই দিলোঁ আৰু। ডাঙৰ ছোৱালীজনী ৰহাত দিছোঁ,
0: হয়,
1: মাজু ছোৱালীজনী মৰিগাঁৱত দিছোঁ, আৰু সৰু ছোৱালীজনী মানে এই হেৰি নগাঁও হেৰি মহাবিদ্যালয়ৰ পৰা তাই মাষ্টাৰ ডিগ্ৰী কৰিছে।
0: হয়
1: হয়, সংসাৰ আছো আৰু যেনে তেনে
0: মেলি। ঠিক আছে বাৰু, অনুৰোধ জনাইছোঁ।

0: হেল্ল'
1: হেলো,
0: হয়
1: আকাশবাণী নগাঁও।
0: হয় আকাশবাণী নগাঁও কেন্দ্ৰ, আপুনি বিচৰা গীত?
1: হয়, মই গীত এটি শুনিবৰ কাৰণে ভাবিছিলোঁ।
0: হয়, গীতটি শুনাম বাৰু। আপোনাৰ নামটো কওক আৰু ক'ৰ পৰা কৈছে?
1: মোৰ নাম মইনাৰাম চৌধুৰী, মই লাহৰিঘাট অখিলা বৈদাৰ পৰা কৈছোঁ।
0: হয়, আজি কি গীত শুনিবনো?
1: আৰু পুৰণা অসমীয়া গীতবিলাক ভাল লাগে।
0: হয়,
1: দীপালী বৰসাগৰ যি গীত দিব নহ'লে বন্ধ সময় পালে আমাৰ ফালে এবাৰ আহি যাব।
0: ঠিক আছে বাৰু, বজাই দিম বাৰু। হয়, আপুনি কি কৰেনো বাৰু?
1: মই এতিয়া ঘৰতে আছোঁ, 24 জানুৱাৰীত অৱসৰ ল'লোঁ চাকৰিৰ পৰা। এতিয়া মানে বেছিভাগ সময় ৰেডিঅ'খনৰ লগতে ব্যস্ত হৈ থাকোঁ আৰু। আপোনালোকৰ অনুষ্ঠানবিলাক শুনি ভাল লাগে।
0: হয় হয়, আপুনি আমাৰ কেন্দ্ৰৰ কি অনুষ্ঠান শুনি বিশেষকৈ ভাল পায়? হয়, ঠিক আছে বাৰু, ৰেডিঅ' শুনি ভাল পোৱা বুলি জানি ভাল লাগিল। অনুৰোধৰ গীতটি বজাইছোঁ, শুনক।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ
0: নমস্কাৰ,
1: এইটো আকাশবাণী নগাঁও নগাঁও কেন্দ্ৰ
0: হয়? আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত
1: হয়?
0: আপুনি
1: মই কৈছিলোঁ মই জুৰিয়াৰ পৰা, মোৰ নাম শ্ৰী ৰজত বৰা।
0: হয়, আজি কি গীত শুনিব?
1: মই শুনিম আপোনাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ।
0: হয়,
1: ভূপেন হাজৰিকাদেৱৰ মানে আপোনাৰ এই ইয়াৰ এই তেখেতে যে গাইছিলে কৃষকৰ লৈ পেলাই
0: আপুনি কি কৰেনো?
1: মই শিক্ষকতা কৰো।
0: হয়, ক'ত কৰে?
1: মই ৰূপহীত কৰো।
0: ৰূপহীত কৰে। শিক্ষকতা কৰাৰ উপৰিও আপোনাৰ বাৰু হবি কি?
1: হবি মানে কি, এনেই মই ধৰক আমাৰ এনেই মানে আপোনাৰ এটা আমাৰ মানে নৰ্মেল গ্ৰুপ, আমি নৰ্মেলত ট্ৰেইনিং কৰিছিলোঁ যে, তাতে মানে আপোনাৰ আমাৰ এটা গ্ৰুপ আছিলে, গ্ৰুপটোৰ লগত আমি অকণ মানে এই কিবা অকণ ধৰক কাৰোবাৰ কিবা এটা হ'লে তেওঁলোকৰ ওচৰলৈ গ'লোঁ, কাৰোবাৰ অলপ দিহা পৰামৰ্শ দিলোঁ, কাৰোবাৰ লগত গ'লোঁ, এনেকুৱা কিবা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ লগত অকণ জড়িত হ'লোঁ, গাঁৱতে ভাওনা সভা এনে কিবা আপোনাৰ ধৰক হেৰি হ'ল, এই আপোনাৰ আমাৰ গাঁৱত প্ৰায় আপোনাৰ বিহু উৎসৱবিলাক হৈ থাকে, তাৰ সেইবিলাকতো আমি অলপ জড়িত হৈ থাকোঁ।
0: হয়,
1: আৰু লগতে ধৰক ভাওনা কৰিও ভাল পাওঁ।
0: হয়,
1: ভাওনা থিয়েটাৰবিলাকো কৰিছিলোঁ।
0: হয়,
1: তেনেকেই মানে সেইবিলাকৰ লগতে জড়িত হৈ থাকোঁ আৰু।
0: ভাল লাগিলে আপোনাৰ কথাখিনি শুনি।
1: লগতে আপোনালোকৰ মানে অনুষ্ঠানটোত মই আগতেও ফোন কৰিছোঁ, আগতেও মই ফোন কৰি আপোনালোকৰ পৰা মই গীত শুনিছোঁ।
0: হয়,
1: আৰু আপোনালোকৰ মানে আকাশবাণী নগাঁও কেন্দ্ৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ, মই সদায় কামনা কৰি থাকোঁ।
0: হয়, ধন্যবাদ।
1: ৰেডিঅ'ৰ নিচিনা এটা অনুষ্ঠান আৰু কোনেনো পাহৰিব, কওকচোন।
0: হয়,
1: আজি কিমান বছৰ দিয়ে সেই অনুষ্ঠানটোত, সেই অনুষ্ঠানটোৰ জৰিয়তে আপুনি চাওকচোন, দেশ বিদেশৰ পৰা আদি কৰি নজনা কথাখিনি কিমানখিনি জানিবলৈ মানুহ জানিব পাৰে নহয়।
0: হয়,
1: আজিৰ পৰা অনুষ্ঠানটোৱে নহয়, আপোনাৰ যুৱবাণী হওক, তাৰপিছত আপোনাৰ এয়া কৃষকসকলৰ হওক, তাৰপিছত দুজনমান আপোনাৰ ভাল স্বাস্থ্যৰ শিতানতেই কওক, কৃষকৰ শিতানতেই কওক, বা আপোনাৰ গৃহিণীৰ শিতানতেই কওক, ইমান সুন্দৰভাৱে আকৌ আপোনাৰ সুন্দৰভাৱে চৰ্চা হয়।
0: হয়,
1: সেইকাৰণে সদায় মানে চিৰনমস্য আৰু উজ্জ্বল কামনা কৰিছোঁ, যাতে আৰু বহুত দিনলৈকে ৰেডিঅ' মানুহৰ মাজত, এতিয়াও মই শুনি থাকোঁ, বহুত দূৰৰ দূৰৰ পৰা আপোনালোকৰ ফোন আহি থাকে।
0: হয়,
1: কিমান ভাল লাগে নহয়নে, মোৰ আপোনাৰ তেজপুৰ পাৰ হৈ গৈ পেলাইও মানুহে ফোন কৰিব, শুনি থাকোঁ ধৰক, মই যেতিয়া স্কুললৈ যাওঁ, গাড়ীখনত যেতিয়া যাওঁ, গৈ পেলাই মই আপোনাৰ, মই অন্য একো নুশুনো, মই কিন্তু ৰেডিঅ'টোৱে শুনি যাওঁ।
0: হয়, ৰেডিঅ' শুনি ভাল পোৱা বুলি, আৰু ৰেডিঅ'ৰ উপকাৰিতাৰ বিষয়ে আপুনি যিখিনি কথা ক'লে, আমি সঁচাই আপ্লুত হলো, ৰেডিঅ' শুনি থাকিব, অনুৰোধৰ গীতটি বজাইছো, শুনক।
2: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আয়।

0: আপুনি বিচৰা গীত ফোনযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকল, বাৰিষাৰ সময়ত পশুধনৰ বিভিন্ন ৰোগ হোৱা দেখা যায়, সেয়ে এতিয়া আগবঢ়াইছোঁ এটি কথোপকথন। ইয়াত ভাগ লৈছে হাতীচুং ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ নৱজ্যোতি বৰাই। তেখেতৰ সৈতে কথা পাতিছে আমাৰ প্ৰতিনিধি ইনুমণি মহন্তই।
1: বৰ্তমান বাৰিষাৰ সময়, এই সময়ছোৱাত আমাৰ পশুধনসমূহৰ যথেষ্ট বেমাৰ আজাৰ হোৱা দেখা যায়। এই বাৰিষাৰ সময়ছোৱাত আমি পশুধনখিনি কেনেদৰে যত্ন ল'ব লাগিব, তেওঁলোকক কি কি ভেকচিন দিব লাগিব, আৰু যদি কোনো পশুধনৰ বেমাৰ আজাৰ হোৱা দেখা যায় তেতিয়াহ'লে আমি তাৰ প্ৰতিকাৰ আমি কেনেদৰে কৰিব লাগিব, এই সকলো কথা পাতিবলৈ আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ হাতীচুং ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডক্টৰ নৱজ্যোতি বৰাক। নমস্কাৰ।
2: নমস্কাৰ।
1: এই সময়ছোৱাত গৰুবিলাকৰ লাম্পি স্কিন ডিজিজ, এই বেমাৰটো বৰ্তমান হৈ থকা দেখা গৈছে।
2: এইবাৰ নগাঁও জিলাত ইয়াৰ ভিতৰত দেখা উল্লেখযোগ্য বেমাৰ আপুনি কোৱাৰ মতেই চবকা, লাম্পি ডিজিজ আৰু আফ্ৰিকান চুৱাইন ফিভাৰ। লাম্পি ডিজিজ হ'ল এবিধ ছালত হোৱা বেমাৰ আৰু গৰুৰ বেমাৰ, আৰু ইয়াৰ মহতো হয়, কিন্তু ছাগলী, গাহৰি বা মানুহৰ গালে এই বেমাৰ বিয়পি নাযায়। কাৰণ হিচাপে ইয়াৰ হৈছে সংক্ৰমণ হয়, আৰু ইয়াৰ বেমাৰৰ যোনটো পজিটিভ এজেণ্ট, সেই পজিটিভ এজেণ্টটো হৈছে এবিধ ভাইৰাছ, আৰু এই ভাইৰাছটোৱে লাম্পি স্কিন ডিজিজ কৰে, আৰু এই ভাইৰাছটোক গুড পক্স ভাইৰাছৰ লগত মোটামুটি ৰিলেটেড, আৰু এই ভাইৰাছটোক আমি কেপ্ৰি পক্স ভাইৰাছ বুলি কওঁ। আৰু ইয়াৰ যোনটো সংক্ৰমণ হয়, সংক্ৰমণটো সাধাৰণতে মাখি বা চিকৰা, মহ, এইবিলাক যিবিলাক ইনচেক্ট আছে, এই ইনচেক্টে কামুৰিলে সংক্ৰমণ হোৱাৰ চান্সটো খুব বেছি। বিশেষকৈ এই মনচুন, মানে এই সময়ছোৱাখিনিত, তাৰমানে প্ৰত্যক্ষভাৱে এই সময়খিনিত আপোনাৰ বীজা, মহ মাখি এইবিলাক যথেষ্ট বেছি হয়, সিহঁতে আহি গৰুখিনিক কামুৰে, কামুৰিলে এই বেমাৰটো হ'ব পাৰে। আৰু বীজাণুযুক্ত অইন বেমাৰ, অইন বেমাৰী গৰুৰ পৰা যদি তাৰ বীজাণুযুক্ত লালটি, নাকৰ শেঙুন, ঘাঁৰ চকুৰা বা গাখীৰ এইবিলাকৰ লগত যদি সংস্পৰ্শলৈ আহে ভাল গৰু, তেতিয়াও হ'ব পাৰে। আৰু এই ধৰক আপোনাৰ এপ্ৰিল টু অক্টোবৰ মাহটো এই বেমাৰবিলাক হোৱাৰ চান্সটো খুব বেছি। তাৰমানে মহে কামোৰা বা মাখিয়ে বা ইনচেক্টে কামোৰাৰ 4-14 দিনৰ পিছত এই বেমাৰটোৰ লক্ষণবিলাক এনেদৰে হয় যে জ্বৰ উঠে। জ্বৰ মানে 40-41 ডিগ্ৰী চেলচিয়াছলৈকে হয়, প্ৰায় 8-9 দিন ধৰি এই বেমাৰ জ্বৰ গাত থাকে, খাবলৈ মন নকৰে, গাত তীব্ৰ বিষ হয়, আৰু ছালত গুল, গোটা, গেঠেলা মৰা টেমুনা হয়, টেমুনাবিলাক প্ৰায় 0.5 চেণ্টিমিটাৰৰ পৰা প্ৰায় 5 চেণ্টিমিটাৰমান জোখৰ হয়। গোটেই দেহত, ডিঙিত, ঠেঙত, উহাৰত, স্ক্ৰটামত, চকুৰ পতাত আৰু পিঠিত দেখা যায়। ঠেং, গলবিচনি, বুকু উখহি পৰে, আৰু লেঙেৰা হয়, খোজকাঢ়িবলৈ মন নকৰে, এই তীব্ৰ বিষ যে ঘৰৰ গাত থাকে সেইটো কাৰণে। আৰু এইটো বেমাৰ লাহে লাহে আগবাঢ়ি গৈ থাকিলে টেমুনাবোৰ কেতিয়াবা ফাটি যাব পাৰে, ঘাঁৰ চকুৰাবোৰ এৰাই যায়, ঘাঁৰ তলে তলে ছালৰ কাষেদি, যিহেতু ছালৰ বেমাৰ মঙহত নধৰেগৈ, মাজত এবিধ মানে একদম হোমোজেনাইজ এটা পুজৰ সৃষ্টি হয়, হে আমাৰ লোচনজাতীয় বস্তুবিলাক যেনেকুৱা তেনেকুৱা ধৰণৰ এটা পুজ সৃষ্টি হয়, আৰু এইটো আলাপাচা নুশুকায়, তাত আকৌ মাখিয়ে আহিলে মাখিয়ে এনেকুৱা পোক দিয়ে, কেতিয়াবা ইহঁতৰ এনেকুৱা হয় যে নিউমনিও হ'ব পাৰে, তাৰ পৰা এবৰ্চন হ'ব পাৰে, কেতিয়াবা মতা গৰু ইনফাৰ্লিটিও হ'ব পাৰে, আৰু সেই সময়তে দেখা পাব যে নাক, চকুৰ এটিৰ বা মুখত ঘাঁহ লাগে বা চকুৰ পৰা পানী ওলায়, খাব নোৱাৰা হয়, আৰু গাখীৰ উৎপাদনো দেখা পাওঁ প্ৰায় 50-90%
1: কমি
2: যায়, আৰু পোৱালিৰ মৃত্যু হয় কিন্তু কম, তাৰমানে 1-5% মৰে, ইয়াৰ ভিতৰত পোৱালি বেছি, আৰু বৰ্ণ সংকৰ গৰুৰ ক্ষেত্ৰত এইটো বেছিকৈ দেখা পোৱা যায়।
1: হয়, গতিকে এইখিনি যিহেতুকে ৰোগৰ লক্ষণ আৰু তাৰ কাৰণেতো আমি সাৱধানতা হ'বই লাগিব, সাৱধান হ'ব লাগিব। কেনেধৰণে সাৱধান হ'ব লাগিব?
2: সাৱধান হ'ব বুলি ক'লে আমাৰ যিহেতু এইটো ভাইৰাছৰ বেমাৰ, ইয়াৰ চিকিৎসা সাধাৰণতে নাই,
1: কিন্তু ভেকচিন
2: কৰিব লাগিব। কিন্তু আমি অসমত ভেকচিন কৰোঁ, যোৱা বছৰ আমি কৰিছোঁ, যোৱা বছৰ মানে আমি এই শেহতীয়া প্ৰায় এপ্ৰিল মানলৈকে কৰিছোঁ। তথাপিতো কিছু কিছু গৰু থাকি যায়, কিছু গৃহস্থই গোপালকে গৰুক ভেকচিন দিবলৈ ইচ্ছা নকৰে, গাভিনী থাকিলে ইচ্ছা নকৰে। আৰু তেওঁলোকক যদিও আমি বুজাই আছোঁ প্ৰতিবাৰে, আগতে সংখ্যাবোৰ বাঢ়িছে, ভেকচিন দিব বিচৰা এটুকুৰা গোপালকৰ সংখ্যা, সেইবিলাক গৰুৱে কেতিয়াবা এই বেমাৰটো বাহক হিচাপে কঢ়িয়াই লৈ ফুৰে। আৰু ইনচেক্টটো কণ্ট্ৰল কৰিব লাগিব, মহ মাখি চিকৰা। গতিকে আপোনাৰ ওচৰত যদি পুখুৰী থাকে বা তেনেকুৱা পানী জমা হৈ থকা জেগা থাকে য'ত আপোনাৰ মহ মাখিবিলাক বেছিকৈ জন্ম হ'ব পাৰে, আৰু চিকৰা থাকিলে চিকৰাৰ ঔষধ খুৱাই বা গোহালিটো ভালদৰে ডিছইনফেক্টেন কৰি থ'ব পাৰে, আৰু বায়ু চিকিউৰিটি যোনটো জৈৱ সুৰক্ষা সেইটো মেইনটেইন কৰিব লাগে। জৈৱ সুৰক্ষাৰ বিষয়ত বাৰু মই পাছত কৈ আছোঁ গোটেইকেইটা বেমাৰৰ পিছত। আৰু চিকিৎসাৰ ক্ষেত্ৰত সাধাৰণতে তেনেকুৱা ডাইৰেক্ট চিকিৎসা নাই ভাইৰাছৰ বেমাৰ হিচাপে,
1: কিন্তু আগতীয়াকৈ সাৱধানতা ল'বই লাগিব।
2: সাৱধানতাৰ ভিতৰত হৈছে কি, ভেকচিন প্ৰথম, তাৰপিছত ইনচেক্টালি
1: চাফা কৰা,
2: আৰু বায়ু চিকিউৰিটিত যিকেইটা নিয়ম পালিব লাগে সেইকেইটা কৰিব লাগে। যদি ধৰক ঘৰত যদি ফটকে যদি এটা গৰু বেমাৰ লাগে, লগে লগে তাক অইন গৰু জাকটোৰ পৰা
1: আঁতৰ কৰাই ৰাখিব লাগে।
2: আৰু পশু চিকিৎসকৰ লগত যোগাযোগ কৰি জ্বৰৰ ঔষধ, প্ৰয়োজন সাপেক্ষে আপোনাৰ ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যনটো ৰোধ কৰিবৰ কাৰণে এণ্টিবায়'টিকো দিবলগীয়া হ'ব পাৰে। আৰু সেই সময়ত যথেষ্ট গাৰ বিষ বা খাবলৈ মন নোযোৱা এনেকুৱা হোৱাৰ ফলত মানে সিহঁতৰ মুখতো কেতিয়াবা ঘাঁহ লাগে, খাব কৰিব মন নাযায়, দুৰ্বল হয়। গতিকে সিহঁতক অলপ কোমল আহাৰ, ভিটামিনযুক্ত আহাৰ যোগ দিব লাগে, আৰু পানীও সৰহকৈ খুৱাব লাগে। আৰু ঘাঁহবিলাক আপোনাৰ 1% পটাছিয়াম পাৰ্মেংগেনেট দি পেলাই চাফা কৰি দিব লাগে। বেমাৰটো ভাল হৈ যায়গৈ এমাহ ডেৰমাহৰ পিছত, কিন্তু সেই গাৰ ছালত সেই দাগবোৰ ৰৈ যায়
1: আৰু গৰু দুৰ্বল হৈ যায়।
2: গৰু যথেষ্ট
1: দুৰ্বল হৈ যায়। হয়, আপুনি আৰু এটা কথা ক'লে যে গাভিনী অৱস্থাত ভেকচিন দিয়াটো বহুত মানে কৃষকে গোপালকে দিবলৈ নিবিচাৰে, আপোনালোকে তাৰ বাবে কেনেকুৱা ধৰণৰ সজাগতা কৰে, মানে কেনেকৈ সজাগ কৰে তেওঁলোকক?
2: আমি যিখিনি ভেকচিন গাভিনী অৱস্থাত দিব পাৰোঁ সেই বিষয়ে আমি গৈ ভেকচিন দিয়াৰ আগতেই হওক, বা আমাৰ পশু সখী আছে নাইবা আমাৰ গোপাল মিত্ৰ, মৈত্ৰী বা ক্ষেত্ৰ সহায়সকলৰ জৰিয়তে মই নিজেও যাওঁ, তেখেতসকলৰ ওচৰত আমি এই কথাখিনি জনাওঁ যে কোনখিনি গৰুক আমি ভেকচিন দিব পাৰোঁ, কোনখিনিক দিব নোৱাৰোঁ, গাভিনীৰ কি অৱস্থাটো দিব পাৰোঁ, কি অৱস্থাটো দিব নোৱাৰোঁ, গোটেইখিনি তেওঁলোকক জনাওঁ। আৰু আমাৰ গোপালকসকলে ভাবে যে এবিধ ভেকচিন মাৰিলেই চব হৈ যায় বুলি ভাবে, কিন্তু সেইটোতো কেতিয়াও নহয়। আৰু কেতিয়াবা তেওঁলোকে জনায় যে যদি আমি FMD ভেকচিন মাৰি থৈ আহিলোঁ, তাৰ অলপ দিনৰ পিছত লাগিল লাম্পি স্কিন ডিজিজ, তেওঁলোকে আমাক মানে দুখ দিয়ে যে আপোনালোকে ভেকচিনটো মাৰি থৈ যোৱাৰ কাৰণেহে বেমাৰটো লাগিল। এই কথাখিনি আমি তেওঁলোকক জনাওঁ যে FMD ভেকচিন মাৰিলে কেতিয়াও লাম্পি স্কিনৰ ডিজিজ নালাগে, বা এই লাম্পি স্কিনৰ ভেকচিন মাৰিলে কেতিয়াও FMD নালাগে, বা তেনেকৈ ধৰক HCS আছে, BQ ভেকচিন আছে, এইবিলাক মাৰিলে ইটো বেমাৰ কেতিয়াও নালাগে। গতিকে ৰাইজে সেইটো যেন ভুল নুবুজে যে এটা নিৰ্দিষ্ট বেমাৰহে এই ভেকচিনটোৱে দ্বাৰা
1: প্ৰতিৰোধ কৰিব পাৰে,
2: বেমাৰৰ প্ৰতিৰোধ কৰিব পাৰে, সেইটোৱে, অইন বেমাৰ প্ৰতিৰোধ কৰিব নোৱাৰে। আৰু এটা হৈছে কি, ৰাইজে ভাবে আজি আমি ভেকচিনটো মাৰি দিলোৱেই লগে লগে আজিৰ পৰাই যেন তেওঁলোকৰ প্ৰতিৰোধ তাৰমানে ইমিউনিটি ডেভেলপ হ'ব লাগে, কিন্তু সেইটো নহয়। সেইটোৰ পৰা 14-21 দিনমান সময়ৰ পিছতহে প্ৰতিৰোধ ক্ষমতাটো
1: আহি যায়
2: ডেভেলপ হয়। কিন্তু সেই সময়খিনিৰ ভিতৰত বা যাৰ এই সময়তে যদি কিবা কাৰণে আমাৰ চকুত নপৰাকৈ যদি বেমাৰটো লাগি থাকে, হয়তো বেমাৰটোৱে দেখা দিব পাৰে, যিকোনো বেমাৰে দেখা দিব পাৰে। কিন্তু আমাৰ ভেকচিন দিয়াৰ 14-21 দিনৰ মূৰতহে তেওঁ
1: সবল হ'ব
2: প্ৰতিৰোধ কৰিব পাৰে। গতিকে ৰাইজৰ সেইটো এটা ভুল আছে, আমি জনাওঁ, কিন্তু ৰাইজে কিছুৱে মন কৰে, কিছুৱে আগ্ৰহ নকৰে জানিবৰ কাৰণে। গতিকে কৃষক ৰাইজে যেন মোৰ কথাষাৰ ভালদৰে মন দিয়ে।
1: আৰু এই ধৰি লওক এতিয়া লাম্পি স্কিন ডিজিজটো যেতিয়া হৈয়ে আছে বৰ্তমান সময়ত। ইয়াৰ বাবে ঘৰুৱা কিবা উপায় আছে নেকি? ঘৰুৱা কিছুমানে ধৰি লওক নিমপাত দিয়া দেখা যায় সেই ফুঁহাবোৰত, তেনেকুৱা কিবা আপুনি ক'ব নেকি ঘৰুৱাভাৱে প্ৰাকৃতিকভাৱে যিটো চিকিৎসা?
2: প্ৰাকৃতিকভাৱে চিকিৎসা বাদে নিমপাত দি কেতিয়াবা খুন্দি ঘাঁহবিলাকত লগাই দিয়ে মাখি বা পোক নিদিবৰ কাৰণে, ডাইৰেক্ট তেনেকৈ নুশুকাব ঘাঁহটো। আৰু ঘৰ গোহালি ঘৰটোৰ ভিতৰত যদি তেনেকুৱাকৈ পিচি বা তাৰ পানী যদি নিমৰ অইল বা তেল যদি ছটিয়াই থৈ দিয়ে বা স্প্ৰে কৰে তেন্তে মহ মাখি কম হ'ব। কম হোৱাৰ লগে লগে যিহেতু এটা ইনচেক্ট বাইটৰ লগত এটা সংযোগ থকা বেমাৰ, যাৰ দ্বাৰা মানে বেমাৰটো ইটোৰ পৰা সিটোলৈ কঢ়িয়াই নিব পাৰে, সেইটো ইনচেক্টবিলাক কমি গ'লে যথেষ্টখিনি সাৰিব পাৰে। গতিকে সেইটো এটা কৰিব পাৰে তেওঁলোকে
1: কৰিব পাৰে।
2: আৰু ওচৰত মই যে ক'লো যে খাল বিল তেনেকুৱা যদি ডুবা তেনেকুৱা ঠাইবিলাক আঁতৰাই দিব লাগে, আৰু পাৰিলে এটুকুৰা আঁঠুৱা এটা তৰি থৈ দিলে ভাল। আৰু যদি মই আৰু কৈছো যে বেমাৰ হোৱাৰ লগে লগে বেমাৰী পোৱালিটো আঁতৰাই থৈ দিলে, থৈ দিয়াৰ লগে লগে তাক কামুৰি আহি যেন এটা ভাল গৰু কামুৰিব নোৱাৰে মহ মাখি চিকৰাই, তেতিয়া নহ'ব। আৰু প্ৰত্যক্ষ যোনটো সংযোগ হয়, স্পৰ্শ হয়, ধৰক লেলাৱতীয়ে হওক, আপোনাৰ নাকৰ পানীয়ে হওক, শেঙুনিয়ে হওক, কেতিয়াবা গাখীৰ চাখীৰ দ্বাৰাতো বাঢ়ি যাব পাৰে, বেমাৰ লাগি যাব, গতিকে ছেপাৰেট কৰি দিব লাগে বেমাৰ হোৱা গৰুটো। কাৰণ বাকীখিনি সিহঁতৰ মজিয়া এখন ধৰক চাফা কৰিব লাগে, তেনেকুৱা ধৰণৰ আমাৰ সহজে পৰাৰ ভিতৰত আমি পটাচিয়াম পাৰ্মেংগনে দিও কৰিব পাৰোঁ, ৰাইজৰ তাত সাধাৰণতে ফেনাইল থাকে সেয়াও কৰিব পাৰে, ব্লিচিং পাউডাৰ কৰিব পাৰে, আমাৰ অফিচত ছডিয়াম হাইপ'ক্লোৰাইড চলিউচন আছে লৈ যাব পাৰে, আমি ৰাইজক দিছোঁ, বিশেষকৈ পিগাৰী ফাৰ্মাৰবিলাক বা এফ এম ডি লগা বহুত ফাৰ্মাৰক আমি ছডিয়াম হাইপ'ক্লোৰাইড চলিউচন দিছোঁ আমি। প্ৰথম কথা হৈছে পানীটো সদায় চাফা থাকিব লাগে, গোহালিত কেতিয়াবা দানা দি দিয়ে সেই দানা পাত্ৰটোত, সেই দানা পাত্ৰটোৰ দানাখিনি যদি সদায় চাফা নকৰে তাত দানা পাত্ৰ দানাখিনি গেলিবলৈ ধৰিব, বেক্টেৰিয়া বা অন্য ধৰণৰ তাত ইনফেক্টেড হোৱাৰ নিচিনা চান্স এটা বহুত থাকে। আৰু সেয়া খালে যিহেতু ৰুমেন থকা এনিমেল, ৰুমেন মানে তেওঁলোকৰ পাকস্থলী, গৰুবিলাকৰ পাকস্থলী চাৰিটা, তাৰে প্ৰথম পাৰ্টটো ৰুমেন, পেট ফুলি কেতিয়াবা মৰাৰ চান্স থাকে। গতিকে সদায় দানা পাত্ৰবিলাক চাফা কৰিব লাগে, পানীৰ পাত্ৰও চাফা কৰিব লাগে, আৰু পুৰণা দানা বা পানী নোখোৱাটো উচিত। এইখিনিতে কৈ থওঁ যে আমাৰ যেতিয়া অঞ্চলটোত এইবিলাক বেমাৰ লাগে, বেমাৰ লাগিলে সাধাৰণতে গৰুবিলাকক ৰেষ্ট্ৰিকশ্যন কৰি দিব লাগে, নিজৰ তাৰমানে বাউণ্ডৰীৰ ভিতৰত বা এটা নিজৰ এলেকাৰ ভিতৰত ৰাখিব লাগে, ৰাজহুৱা ঠাইত বা ৰাজহুৱা গেৰ্জিং বা পথাৰত এৰি দিব নালাগে, চৰিবলৈ বা এৰাল দিবলৈ নালাগে, ৰাজহুৱা পুখুৰী নদী এনেকুৱাত
1: পানীটো খুৱাব নালাগে। এফ এম ডি খুৰা ফটা ৰোগ, গৰু অলপ ঘাঁহ লাগে, মুখত ঘাঁহ লাগে, জ্বৰ উঠে, এনেধৰণৰ লক্ষণবিলাক হয়,
2: চবকা নাইবা এফ এম ডি, এই গোটেইকেইটা একেটা বেমাৰৰ নাম। এফ এম ডি ফুট এণ্ড মাউথ ডিজ, মুখ আৰু ভৰিত বেমাৰ, ই এবিধ অতি সংক্ৰামক বেমাৰ, ভাইৰেল বেমাৰ। এফ এম ডি বেমাৰ সাধাৰণতে এপথোৱাচ ভাইৰাছৰ দ্বাৰা হয়, ই অতি প্ৰত্যাহ্বানমূলক বেমাৰ, মানে আমাৰ ডায়েৰী ইণ্ডাষ্ট্ৰীৰ কাৰণে ই একদম অতি প্ৰত্যাহ্বানমূলক, আমাক মানে সি ভাবুকি দিব পৰা এটা বেমাৰ। সাধাৰণতে এই বেমাৰটো খুৰা ফটা পশুধন যেনে গৰু, মহ, ছাগলী, ভেড়া, গাহৰি ধে হয় খুৰা ফটা এনিমেল, সেইটো মনত ৰাখিব। লক্ষণবিলাকৰ ভিতৰত হৈছে কি, বেমাৰটো লগাৰ বীজাণুসমূহৰ চাৰিৰ পৰা দহ দিনমানৰ পিছতে জন্তুবিলাকৰ গাত যথেষ্ট জ্বৰ উঠে, খাবলৈ মন নকৰে, গাই গৰু গাখীৰো যথেষ্টভাৱে কমি যায়, মুখ আৰু ঠেঙৰ চাৰিওফালে কিছুমান সৰু সৰু পানীৰ জোলা সৃষ্টি হয়, মুখৰ পৰা লেলাৱতি পৰে, এইবোৰৰ বিষ থাকে, যোনবিলাক এইটো ব্লিষ্টাৰ যে হয় বা মুখত জোলা বন্ধা বা ভৰিত যে জোলা বন্ধাৰ কথা কৈছোঁ, সৰু সৰু আমাৰ জ্বৰসমূহৰ নিচিনা এইবিলাক যথেষ্ট বিষ থাকে। গৰু ম'হে খোজকাঢ়োঁতে যথেষ্ট কষ্ট অনুভৱ কৰে, কিছুমানে লেঙেৰাই খোজকাঢ়ে, যেতিয়া পানী জোলাবোৰ ফাটে সেইবোৰ কেঁচা হৈ যায়, এইবিলাকত আকৌ ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যন লাগে, পোক দিয়ে, ঘাঁহবোৰ নুশুকায়, তাৰমানে এটা যথেষ্ট অশান্তিময় কষ্টকৰ
1: ৰোগ
2: এইটো। আৰু এই আপোনাৰ যাৰ ঘৰত গৰুটোৰ এই বেমাৰ হৈছে, স্পেচিয়েল এটা গোন্ধ থাকে, এই ঘাঁহ চাহবিলাকৰ গোন্ধ আছে, আপোনালোকে যদি এবাৰ এফ এম ডি লাগা গৰু এটাৰ ওচৰত যদি ৰয় বা গোন্ধটো পায় তেতিয়া আপোনালোকে ফটকে গোন্ধ পালেই গম পাব যে এইটো এফ এম ডিয়ে লাগিছে। তাৰপিছত সংক্ৰমণ ভাইৰাছ অতি সহজে এটা জন্তুৰ পৰা ইটো জন্তুলৈ প্ৰত্যক্ষ সংযোগত নাইবা সংক্ৰমিত পশুপামৰ সা সঁজুলি বাচন বৰ্তন খাদ্য কাপোৰ জোতা চেণ্ডেল কেতিয়াবা মটৰ গাড়ীৰ দ্বাৰাও সংক্ৰমিত হ'ব পাৰে। কেতিয়াবা নিৰ্দিষ্ট বতৰ অৱস্থাত এই ভাইৰাছবিধে বতাহৰ লগতো গতি কৰি পশুধনক আক্ৰমণ কৰিব পাৰে। এই বেমাৰটো হৈছে কি এনেকুৱা, যোনটো বতৰৰ অৱস্থাৰ কথা যে ক'লোঁ, যদি বতৰৰ টেম্পাৰেচাৰ 50 ডিগ্ৰী চেলচিয়াছতকৈ কম থাকে আৰু বায়ুত যদি 55 মানে 55% যদি হিউমিডিটি কি আমাৰ বাষ্প বেছি থাকে, জলীয় ভাৱ বেছি থাকে আৰু এটমস্ফিয়াৰটো যদি একদম ভাল হৈ থাকে, জেণ্টল হৈ থাকে, ই মানে এই বেমাৰটো সাধাৰণতে লগাটোৰ চান্স খুব বেছি, হাই ৰিক্স এইটো। আৰু এই যোনটো ভাইৰাছ ই তাৰমানে অতি ঠাণ্ডাতো জীয়াই থাকিব পাৰে, হিউমিড অৱস্থাতো জীয়াই থাকিব পাৰে আৰু ইহঁতে এই অৱস্থাটোত আৰু কম বতাহত ইটো ঠাইৰ পৰা সিটো ঠাইলৈ গতি কৰিব পাৰে। গতিকে এইটো এটা বৰ আচৰিত কথা। গতিকে এইবিলাক এই বেমাৰ যেতিয়া হৈ যায় অঞ্চলটোত, গতিকে গোটেই অঞ্চলটোত হৈ যায়। এতিয়া আপোনাক ক'লোঁ যে ডাইৰেক্ট কণ্টেক্ট আৰু এয়াৰবৰ্ণ দুইটাৰ দ্বাৰাই হ'ব পাৰে। গতিকে এটা ডাঙৰ কথা। আৰু যিহেতু আমি এই ভেকচিনৰ প্ৰথম প্ৰতিৰোধ হিচাপে বা প্ৰতিষেধক দিওঁ, ভেকচিন দিওঁ, ভেকচিনৰ ক্ষেত্ৰত আপোনাক এটা জনাওঁ, এফ এম ডি বেমাৰ পিকৰ্না ভাইৰাছ ডি ফেমিলি মই প্ৰথমে কৈছোঁ এপথ' ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় সৃষ্ট। ইয়াৰ 7টা চিৰোটাইপ আছে, ভাগ আছে, সেইবোৰ হ'ল অ' এ চি এছিয়া 1, এচএটি 1, এচএটি 2 আৰু এচএটি 3। এই 7বিধ ইমিউনলজিকেলি ডিষ্টিংক চিৰোটাইপ ভাইৰাছ এবিধৰ ভেকচিনে মাৰিলে, তাৰমানে এফ এম ডিৰো এবিধৰ অ'ৰ ভেকচিনটো মাৰিলে অ'টোহে প্ৰতিৰোধ কৰিব, এইটো নকৰে। আচৰিত কথা, কিন্তু ইয়াৰ ভিতৰত অ'টো একদম গোটেই গ্ল'বেলি আছে হাই, এইটোও আছে প্ৰায়খিনিতে, চিটো মোটামুটি নাইকিয়া হোৱা নিচিনাই হৈছে, এছিয়া 1টো আমাৰ এই চাউথ মানে দক্ষিণ ভাৰত, নৰ্থ দক্ষিণ ভাৰত এই অঞ্চলটোত আছে, আৰু এচএটি 1, 2, 3 এইকেইটা সাধাৰণতে ছাউদাৰ্ণ আফ্ৰিকান টেৰিটৰীৰ মানে এইটো ভাইৰাছ সাধাৰণতে আমাৰ এইটো অঞ্চলত পোৱা নাযায়, কিছু কিছু অঞ্চলত হৈছে পশ্চিমীয়া দেশত কৌটোত, কিন্তু আমাৰ ইয়াত নাই। গতিকে এই ভাইৰাছ কিবিধৰ আমাৰ যিটো ভেকচিন আমি দিবলগীয়া হয়, গতিকে আমি ইয়াত এতিয়া শেহতীয়াকৈ মানে আমাৰ লাষ্ট আপোনাৰ 4 তাৰিখলৈকে আমাৰ ভেকচিনৰ দিন আছে, 4 জুলাইলৈকে আমি ভেকচিন কৰি আছোঁ। তাৰমানে এই ভেকচিনটোত অ' এ আৰু এছিয়া 1 চিৰোটাইপ থকা প্ৰতিষেধক চিটা আমি দি আছোঁ বৰ্তমানেও। গতিকে আমাৰ 4 জুলাইলৈ এই ভেকচিন দি সম্পূৰ্ণ হ'ব। গতিকে এইটো হৈছে প্ৰথম আমাৰ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা। দ্বিতীয়তে হ'ল কি, যদি আপুনি বায়'ছিকিউৰিটি যোনটো সুৰক্ষাটো যদি কৰা নাযায় বেমাৰ লাগি থকাৰ সময়ত, তেনেহ'লে বেমাৰ আপুনি বাধা দিব নোৱাৰে। এতিয়া বায়'ছিকিউৰিটিৰ ক্ষেত্ৰত এনেকুৱা হ'ব যে যাতায়াত নিয়ন্ত্ৰণ আৰু পৃথকীকৰণ, যাতে আপুনি এটা সীমা নিৰ্ধাৰণ কৰিব লাগিব যে আপোনাৰ ফাৰ্মৰ মূল এলেকা বা বাহিৰৰ জগতখনৰ মাজত এখন স্পষ্ট দেৱাল বা বেৰা এখন থাকিব লাগিব, যাৰ ফলত বাহিৰৰ মানুহ বা আহিলে আমি এটা বাধা দিব পাৰোঁ। বাহিৰা গাড়ী প্ৰৱেশ নিষেধ কৰিব লাগিব, কোনো বাহিৰা গাড়ীয়ে যদি অপ্ৰয়োজনীয়ভাৱে পোনপটীয়াকৈ আহি গোহালিৰ ওচৰলৈ যায় তেনেহ'লে বেমাৰ সিহঁতে চকাত লৈ কৰি গুচি আহিব পাৰে বা অন্য গাড়ীয়ে মটৰে লৈ আহিব পাৰে। আৰু প্ৰয়োজনীয় কিবা যদি তেনেকুৱা বস্তু লাগে ফাৰ্মৰ ভিতৰলৈ নিনি ফাৰ্মৰ গেটতে সেইখিনি লোৱাটো উচিত। আৰু এটা দেখা পাওঁ, উচিত খাদ্য দিব নালাগে। উচিত মানে হৈছে কি, আমাৰ বিশেষকৈ গাহৰিখিনিত আমি বেছিকৈ পাওঁ, তাৰমানে হোটেলৰ এৰা পৰা বস্তু, উচিত বস্তু যোনটো আমি চুইল বুলি কওঁ, সেয়া খাবলৈ দিব নালাগে। হোটেল পাকঘৰৰ অৱশিষ্ট খাদ্য, বিশেষকৈ ভালদৰে নিখোজ যোৱা মাংস গাখীৰজাত সামগ্ৰী গৰু গাহৰি বা ছাগলীক খাবলৈ দিব নালাগে। ই ভাইৰাছবিধ অতি সহজে বিয়পায়। আফ্রিকান সোয়াইন ফিভাৰ কারণে এই সুইল মানে উচিস খাওয়াটা হচ্ছে মূল কারণ বলে ধরা হয়েছে। হ্যাঁ, আক পার্সোনেল হাইজিন প্রটোকল এটাও মেইনটেইন করব লাগে। এই ধর কর্মচারীখিনি বা ফার্ম ভিজিট করবলে যেখানে দর্শনার্থী আছে তেওঁলোকৰ পরিষ্কার পরিচ্ছন্নতাটো মেইনটেইন করব লাগে। এই ধরক তেওঁ বাহিরত পিনি হওয়া যেটো জুতা বা পোশাক সেই সলনি করে ফার্মৰ নির্দিষ্ট স্থানত ফার্মৰ স্যান্ডেল জুতা পিনি সোমাব লাগে। হ্যাঁ, সুকীয়াকে রখাই থৈ দিব লাগে। আৰু পাত প্রখলন মানে আপুনি ভৰিটো ফুটবাথ করব লাগে। আপুনি ফার্মৰ প্রবেশ দ্বারত এটা মানে পাত্র রাখব লাগে। হ্যাঁ, কেতিয়াবা ডাঙরকে পাত রাখে, তাত আমি পটাশিয়াম পারম্যাঙ্গেনেটৰ 1% সলিউশন আমি দি থাকি, তাত ধুনিয়াকে ভৰিটো জুবুৰিয়াই আহিব লাগে, বা গাড়ি মটর ফটকে বা ফার্মৰ আহিলেও তাত ধুই আহে, সেইটো হব লাগে। কিন্তু মন কৰিবলগীয়া এটা কথা আছে যে ঔষধযুক্ত পানীত ভৰি জুবুৰিওৱাৰ আগতে জুতাত লাগি থকা গোবৰ বা বোকা এইবিলাক ভালদৰে যদি এৰুৱাই নলয় তেনেহ'লে সেইবিলাকে বীজাণু নাশ কৰিব নোৱাৰে। গতিকে আপোনাৰ জোতা আৰু বোকাৰ মাজত আপোনাৰ বীজাণু থাকি যাব। আৰু ভেহিকুল বা ইকুইপমেণ্ট চেনিটেশ্যন কৰিব লাগে, যে গাড়ীৰ সা সঁজুলিবিলাক বীজাণুমুক্ত কৰিব লাগে, যে গাড়ীবোৰ ধুব লাগে ফাৰ্মলৈ সোমাব লগাৰ আগত, জৰুৰীকালীন গাড়ীবিলাকৰ চকা বা তলৰ অংশ ভালদৰে বীজাণু ধুই পেলাই বীজাণু নাশ কৰিব লাগে। কিন্তু আমাৰ সাধাৰণতে কুট কৰে ফাৰ্মবিলাকে, কিন্তু কৰিব লাগে। সঁজুলিবিলাক আমি কেতিয়াবা আদান প্ৰদান কৰোঁ, গতিকে কেতিয়াও কোনো টুল শ্বেয়াৰ কৰিব নালাগে। এতিয়া ওচৰ চুবুৰীয়া বা অইন ফাৰ্মৰ সৈতে ট্ৰেক্টৰ, ঘাঁহ কটা মেচিন বা জন্তু কঢ়িওৱা গাড়ী, কোৰ, দা, বাচন বা অন্য সঁজুলিও আমি কেতিয়াবা আদান প্ৰদান কৰোঁ। এইবিলাকৰ জৰিয়তেও
3: বেমাৰটো ফাৰ্মৰ পৰা
2: সিখন ফাৰ্মলৈ বিয়পি যাব পাৰে। এই বিশেষকৈ শ্ৰবকা আৰু আফ্ৰিকান সোৱাইন ফিভাৰত এইটো অতি ডাঙৰ কথা। আপুনি আফ্ৰিকান সোৱাইন ফিভাৰতো গোটেই ফাৰ্ম নষ্ট হৈ যায়, মৰি যায়। আৰু এনিমেল আৰু পেচুৰ মেনেজমেণ্টত মানে পশুধনৰ এটা সৰু তাৰমানে এটা সঠিক পৰিচালনা লাগে। যেনে যদি সুকীয়াকৈ ৰখাকে তাৰমানে আপুনি যদি বাহিৰৰ পৰা গৰু এটা কিনি আনিলে বা অইন পশুধন এটা কিনি আনে, পৰাপক্ষত নিকিনাই ভাল বেমাৰ অৱস্থাত, বা ভাল অৱস্থাটো যদি কিনি আনে, তাক আপুনি প্ৰথম প্ৰায় একমাহমান দিন অকলশৰীয়াকৈ ৰাখিব
3: বেলেগে ৰাখিব লাগিব,
2: যে মূল জাকটোৰ লগত মিছলাব নালাগে। যদি সি যদি বেমাৰ লৈ আহে গোটেই জাকটো মৰি যাব,
3: বেমাৰ হৈ যাব।
2: মোৰ ওচৰত এখন ফাৰ্মত সিহঁতে এবাৰ তেনেকুৱা গোট বক্স লগাই গোটেই গাহৰি ছাগলীখিনিক মৰাইছিল, কোৱাৰ পিছতো তেওঁলোক সেইটো কানেকশ্যন কৰিছিল। আৰু সামূহিক চৰণীয়া পথাৰবিলাক বৰ্জন কৰিব লাগে, মই কৈছোঁৱেই। আকৌ ধৰক ৰাজহুৱা নদী বা বিলৰ পানী খাবলৈ দিব নালাগে। আৰু এটা হৈছে কি, বাহিৰৰ জন্তুৰ সৈতে সংস্পৰ্শ বন্ধ কৰি দিব লাগে। যে আফ্ৰিকান সোৱাইন ফিভাৰৰ ক্ষেত্ৰত ধৰক বনৰীয়া গাহৰি চাহৰিৰ লগত থাকে, শিয়াল কুকুৰ এনেকুৱা ধৰণেও সোমাই আহিব পাৰে, মেকুৰী বা আশ্ৰয়হীন গৰু থাকে, ওচৰৰ কোনোবা অসুস্থ গৰুৰ সংস্পৰ্শলৈ একদম আহিব দিব নালাগে। এইখিনি হৈছে বহুত ডাঙৰ কথা। তাৰপিছত আকৌ এইখিনি কৰাৰ পিছতো কাৰ্যকৰী বীজাণুনাশকসমূহ ব্যৱহাৰ কৰিব লাগে। আমি ধৰক আপুনি ফাৰ্মখন আছে, ফাৰ্মখনত দেখিছে ৰেগুলাৰটো কৰিব লাগে, তাৰ ওপৰত আপুনি মন কৰিব যে ওচৰত যেতিয়া বেমাৰ লাগিছে আপুনি আৰু সক্ৰিয় হ'ব লাগে। হ্যাঁ, যে চবকা ৰোগ ভাইৰাছ অতি শক্তিশালী, ই সাধাৰণ ফেনাইল বা এলকহলৰ দ্বাৰা ধ্বংস নহয়, গতিকে এইটো এটা মানদণ্ড থকা, হ্যাঁ, ইণ্টাৰনেশ্যনেল মানদণ্ড থকা কিছু আমি কেমিকেল ব্যৱহাৰ কৰিব পাৰোঁ। যেনে কষ্টিক চ'দা 2% মিশ্ৰণ আমি পানীত মিহলাই লৈ ফাৰ্মৰ পকী মজিয়া, পকী দেৱাল বা লুৰ গেটছেট ধুব পাৰোঁ। ৱাশ্বিং চ'দা থাকে ছডিয়াম কাৰ্বনেট 4% মিশ্ৰণ মানে পানীৰ লগত বনাই আপুনি ডাঙৰ এলেকা বা ফাৰ্মৰ চোতালবিলাকত স্প্ৰে কৰি দিব পাৰে। আৰু আছে চাইট্ৰিক এচিড 0.2%ৰ পৰা ধৰক আপোনাৰ 2%লৈকে ই এটা মিশ্ৰণ বনাই লৈ পানীৰ লগত কাপোৰ, জোতা বা ব্যক্তিগত যিবিলাক সামগ্ৰীবিলাক ধুব পাৰে, এই এই বস্তুটো জন্তুৰ কাৰণে সুৰক্ষিতই। ব্লিচিং পাউডাৰ যোনটো ব্যৱহাৰ কৰিব পাৰে, ছডিয়াম হাইপ'ক্লৰেট আছে, এইটো 3% মিশ্ৰণ বনাই লৈ সা সঁজুলি বা মজিয়াত আপুনি ধুব পাৰে চাফাকৈ। কিন্তু মজিয়াখন ধোৱাৰ আগতে এনেকুৱা কৰিব, মজিয়াখনত যদি মজিয়া যেনেকৈ জোতাত গোবৰ লাগি থাকিলে
3: এনেকুৱা হয়,
2: ইয়াতো মজিয়াখন তাৰ আগমুহূৰ্তত আপোনাৰ গোবৰ বোকা যি আছে ভালদৰে চাফা চিকুণ কৰি ল'ব লাগে। কৰি লৈ যিহেতু আমাৰ চৰকাৰীভাৱে আমাৰ 10% ছডিয়াম কি হাইপ'ক্লৰেট চলিউশ্যন আছে, সেই চলিউশ্যনৰ প্ৰায় আমি 70 ml মান 10 লিটাৰ পানীৰ লগত মিহলাই লৈ, 70 ml পৰা 100 ml আপুনি 10 লিটাৰ পানীৰ লগত মিশ্ৰণ লৈ প্ৰথম চাফা কৰাৰ পিছত গোটেই মজিয়াখন ধুনীয়া বাকী চাফা কৰিব লাগে। এইখিনি চাফা কৰাৰ পিছত প্ৰায় আধা ঘণ্টা এঘণ্টামান ৰাখি আকৌ ভাল পানীৰে আপুনি চাফা কৰি দিয়ক, যথেষ্ট বীজাণু নাশক হৈ যায়, মানে মোটামুটি বীজাণু মুক্তৰ নিচিনা হয় কয়। এইখিনি কৰিব লাগে। আৰু যদি কিবা ৰাইজেও ভাবিব লাগে, আমাৰ মানুহৰ আৰু এটা টেণ্ডেঞ্চি আছে যে গৰু এটা বেমাৰ হৈ গ'ল, মৰি গ'ল, কি কৰে, পথাৰত পেলাই দিয়ে, অলৰেডি বেমাৰটো
3: বীজাণুটো বেছিকৈ বিয়পালে,
2: হয়তো সেই জেগালৈ গ'লে হ'ল, নহ'লে অইন জীৱ জন্তুৱে খাই আহি পেলাই আকৌ সেই বীজাণুটো আনি পেলাই ভাল গৰুৰ লগত সংস্পৰ্শ কৰি বেমাৰটো কৰাব পাৰে। গতিকে আপোনাৰ যিখিনি তেনেকুৱা জীৱ থাকে দকৈ গাঁত খান্দি চূণ দি পুতি থ'ব লাগে। আৰু গাহৰিৰ ক্ষেত্ৰত কি হয়, মানুহে খাই পেলায়, তাৰমানে বেমাৰ হোৱা নিচিনা হ'লে খাই পেলায়। গতিকে মই কৃষক বন্ধুক কওঁ যেন সেইটো নেখাব। আপোনালোকে পশুধন পালক যিহেতু, পশুধনৰ পিছৰ কথা চিন্তা কৰি যিবিলাক বেমাৰী গাহৰি আছে সেইখিনি আপোনালোকে নেবেচিবও, আৰু যদি ঘৰত মৰে আপোনালোকে গাঁত খান্দি চূণ দি পুতি থৈ দিব। এইখিনিয়ে। আৰু চিকিৎসাৰ ভিতৰত কি আছে, সাধাৰণতেতো ডাইৰেক্ট চিকিৎসা চবকাৰ বেমাৰৰ নাই, তথাপিতো আপোনাৰ যিহেতু মুখত ঘাঁ লাগে, ভৰিত ঘাঁ লাগে, গতিকে আমি 1% পটাছিয়াম পাৰমেংগনেটৰ চলিউশ্যন দি ভৰিবিলাক ধুৱাবলৈ দিওঁ, আৰু মুখ ধুৱাবলৈ হ'লে 0.1% আৰু কম আৰু দি পেলাই ধুৱাব পাৰে। সেই পটাছিয়াম পাৰমেংগনেটৰ চলিউশ্যনৰ পানী যদি কেতিয়াবা মুখৰ ভিতৰলৈ যায়, ৰাইজে ভয় খায়, একো অসুবিধা নহয়। আৰু যিহেতু কোনো ধৰণৰ এণ্টিভাইৰেল ড্ৰাগছ FMD ৰ কাৰণে নাই, চিকিৎসা কৰিবৰ নাই, গতিকে আমি সাধাৰণতে লক্ষণ চাই কিছুমান ছাপৰ্টিভ ট্ৰিটমেণ্ট দিওঁ, ধৰক বিষ জ্বৰ কমোৱা ঔষধ দিওঁ, ভিটামিন মিনাৰেলযুক্ত ঔষধ দিওঁ, ছেকেণ্ডেৰী বেক্টেৰিয়েল ইনফেকশ্যনৰ বাবে এণ্টিবায়'টিক দিওঁ, আৰু আৰু গৃহস্থই কৰিব পৰাৰ ভিতৰত আছে কোমল সহজে খাব পৰা খাদ্য যোগান ধৰিব লাগে, ঘাঁত মাখিয়ে কণী নপৰাকৈ ব্যৱস্থা কৰিব লাগে, ঔষধ লগাব পাৰে, আৰু ড্ৰেছিং কৰিব পাৰে, আৰু পটাছ লৈ পেলাই মুখ আৰু ঠেং ভালদৰে ধুৱাই পেলাব পাৰে। আৰু মই যে ক'লোঁ যে ছডিয়াম হাইপ'ক্লোৰাইট চলিউশ্যন দি পেলাই তেওঁলোকৰ গোহালি ঘৰটোৰ মজিয়া বেৰ এইবিলাক ভালদৰে চাফা কৰি দিব পাৰে। এই হ'ল কৃষকসকলে কৰিব পাৰে।
3: গতিকে আমাৰ কৃষক বন্ধুসকলে যেতিয়া শুনি আছে এই কথাখিনি, তেওঁলোকে মন কৰিব যাতে তেওঁলোকৰ কাৰোবাৰ যদি গৰু এনেকুৱা নৰিয়াত পৰে, সদায় সাৱধানে হৈ থাকিব যাতে বেলেগ গৰুৰ লগত সংস্পৰ্শ হ'বলৈ নিদিয়ে। এতিয়া আৰু এটা আমাৰ খুব সঘনাই দেখা পোৱা বেমাৰ হৈছে আফ্ৰিকান চুৱাইন ফিভাৰ। এইটো আমাৰ গাহৰিত হয়। যিহেতুকে এই বেমাৰটো লক্ষণসমূহ কেনেধৰণৰ আৰু ইয়াৰ কাৰণে কেনেধৰণে সাৱধানতা ল'ব লাগে, এই কথাখিনি আমাৰ কৃষক বন্ধুসকলক কওকচোন।
2: আফ্ৰিকান চুৱাইন ফিভাৰ এটা অতি মাৰাত্মক ভাইৰাছজনিত গাহৰিৰ বেমাৰ। ইয়াৰ অৰিজিন আফ্ৰিকা আছিল। ভাইৰাছটোৰ কজেটিভ এজেণ্ট হৈছে কি, বেমাৰটোৰ কজেটিভ এজেণ্ট হৈছে আফ্ৰিকান চুৱাইন ফিভাৰ ভাইৰাছ। ই অতি বৰ শক্তিশালী ভাইৰাছ, কেইবা মাহ ধৰিও ই গাহৰি মঙহত, যিটো আমি পৰ্ক বুলি কওঁ, থাকিব পাৰে, বা বছৰ ধৰি ফ্ৰজেন মিনত সি জীয়াইও থাকিব পাৰে। আৰু হোষ্ট হিচাপে আমাৰ ডমেষ্টিক পিগেই হওক বা ৱাইল্ড বৰ্ডেই হওক, ই কঢ়িয়াই লৈ ফুৰে। ইয়াৰ ভেকচিনো নাই, বেমাৰ হ'লে ট্ৰিটমেণ্টো নাই। আৰু বেমাৰটো কেনেকৈ হয়, প্ৰত্যক্ষ সংস্পৰ্শত বেমাৰী গাহৰিৰ পৰা ভাল গাহৰিৰ লগত এটা যদি প্ৰত্যক্ষ সংস্পৰ্শ হয় এই বেমাৰটো হ'ব পাৰে, নহ'লে কণ্টামিনেটেড, তাৰমানে সংক্ৰমিত মঙহ, গাহৰি মঙহৰ পৰা হ'ব পাৰে। আৰু এটা আছে হোটেল আদিৰ পেলনীয়া খাদ্যবস্তু বা উচিষ্টখিনি
3: যদি খুওৱা হয়,
2: যদি খোৱা, ই হৈছে এক নম্বৰৰ কাৰণ। বহুত ফাৰ্মাৰে
3: সেইবোৰ
2: হোটেলৰ বস্তু বিচাৰি আনে, কিন্তু তাত কি হয়, ভালদৰে নিসিজোৱা বা বেমাৰী গাহৰি থকা অঞ্চলৰ খাদ্য সামগ্ৰী, শাক পাচলি, চাউল বা তেনেকুৱা ধৰণৰ মানুহে বনোৱা কৰা এই বস্তুবিলাক থাকি যায়, বাচন বৰ্তনে যদি থাকি যায়, সেই বস্তুবিলাক আনি পেলাই যেতিয়া গাহৰি খোৱা যায় অতি সোনকালে বেমাৰত পৰিব পাৰে। আৰু হৈছে টিকৰ দ্বাৰা হয়, এইটো কম, কিন্তু টিকৰ দ্বাৰা হ'ব পাৰে। আৰু হয় কি, আমি পিন্ধিয়া মই আগৰখিনিতে কৈছিলোঁ যে আমি যদি গাহৰি ফাৰ্ম এখনলৈ গ'লোঁ বা বেমাৰী গাহৰি থকা অঞ্চললৈ গ'লোঁ, আমাৰ ভৰিৰ জোতা, কাপোৰ, আমাৰ বাহনখনত নাইবা আমি নিয়া সঁজুলিবিলাকৰ লগতে সেই বীজাণু আহি ভাল ফাৰ্মখনত সোমাই পৰিবহি পাৰে। আৰু কেতিয়াবা এনেকুৱা হয় ভালদৰে যেতিয়া গাহৰি ফাৰ্মখনৰ ফালে চাৰিওফালে বেৰা নাথাকে, বাহিৰাৰ জীৱ জন্তু বিশেষকৈ ৱাইল্ডবোৰ বনৰীয়া গাহৰি বেমাৰী থকা গাহৰি যদি বেমাৰী গাহৰি আহি পেলাই যদি আমাৰ ভাল গাহৰি ফাৰ্মত সোমাই যায় সেই গাহৰিখনো আফ্ৰিকান চুৱাইন ফিভাৰ হ'ব লাগে পাৰে। গতিকে এই প্ৰটেকশ্যনখিনি ৰখোৱা বা কৰা উচিত, যিটো মই আগৰ এফ এম ডিৰ সময়ত কৈছোঁ বায়'চিকিউৰিটিৰ ক্ষেত্ৰত এইখিনি মেইনটেইন কৰা উচিত। লক্ষণৰ ক্ষেত্ৰত এনেকুৱা যে ইনফেকশ্যন লগাৰ প্ৰায় 3-15 দিনৰ পিছত কিছুমান লক্ষণ দেখা যায়। আমাৰ অসমত সাধাৰণতে একুট ফৰ্মটো বেছি পোৱা যায়, এটা এটা মাইল্ড আৰু ক্ৰনিক ফৰ্মো আছে। একুট ফৰ্ম মানে অকস্মাতে বহুত বেছি হৈ যায়, এইটো হৈছে একদম আমাৰ অসমত অতি কমন। অতি জ্বৰ হয় গাহৰিকেইটা, 40-42 ডিগ্ৰী চেলচিয়াছলৈকে সিহঁতৰ গাৰ উত্তাপ থাকে আৰু গাৰ ছালত ৰঙা বা বেঙুনীয়া বৰণৰ কিছুমান
3: ফুটফুট
2: কালাৰ হৈ যায়, মানে গাৰ ছালটো মানে যেন ভিতৰত হিমৰোজ হয়, মানে ব্লিডিং হোৱাৰ নিচিনা হয়। ছাল, কাণ, নাক, ঠেং বা পেট এইবিলাক এনেকুৱা লাগে যেন ই মাত্ৰ ছালহে ছিগি গ'ল কিন্তু ছিঙা নাই, কিন্তু তলখনত ৰঙা হৈ যাব, আপোনাৰ বেঙুনীয়া হৈ যায়, ৰঙৰ হৈ যায়। খাবলৈ মন নকৰে, খাবলৈ একদম ইচ্ছাই নকৰে আৰু এনেকুৱা হয় সিহঁতে গোটেই গাহৰি পোৱালিখিনি বা গাহৰিখিনি একেলগে ইটোৱে সিটোক হেঁচি কৰিলে একগোট হৈ পেলাই গোট খাই থাকিব বিচাৰে। আৰু কেতিয়াবা সিহঁতে তেজ বমি কৰে, তেজ পায়খানাও কৰিব পাৰে, কেতিয়াবা নাকৰ পৰাও তেজ ওলাব পাৰে, কাণ পায়খানা বাতৰিও ওলাব পাৰে আৰু দেখা যায় কাহ হয়, উশাহ লোৱাত বহুত অসুবিধা পায়, মাইকী গাহৰি কেতিয়াবা এবৰ্চনো হৈ যায়। তাৰপিছত দেখা যায় যে প্ৰায় 6-14 দিনমানৰ ভিতৰত প্ৰায় 90-80%
3: মৃত্যুমুখত পৰে
2: গাহৰি, মৃত্যুমুখত পৰে। গতিকে এইটোৱেই আমাৰ অসমত হৈছে অতি ভয়ংকৰ, যিহেতু আফ্ৰিকান চুৱাইন ফিভাৰৰ কোনো ট্ৰিটমেণ্ট নাই, ভেকচিনো নাই। আমি সাধাৰণতে ক্লাছিকেল চুৱাইন ফিভাৰৰ ভেকচিন দিওঁ, আমি এতিয়াও দি আছোঁ ক্লাছিকেল চুৱাইন ফিভাৰ ভেকচিনৰ, আজি 29 তাৰিখে শেষ দিন, আজিও আমি কৰিছোঁ। গতিকে ইয়াৰ এটাই হৈছে কিবা কাৰণে যদি আপোনাৰ গাহৰিখিনি বেমাৰ লাগিছে, মাৰি পেলোৱাৰ বাবে বাদে আমাৰ অইন
3: উপায় নাই।
2: প্ৰিভেনশ্যনৰ ক্ষেত্ৰত কি হৈছে, আপুনি যদি প্ৰিভেনশ্যন বুলি কয় তেন্তেহ'লে আপুনি প্ৰথম সিহঁতক আপোনাৰ গাহৰিকেইটা ভেকচিন নাই গতিকে অইন কি প্ৰটেকশ্যনত ৰাখিব, প্ৰথম 1 নম্বৰ কাৰণটো হৈছে হোটেলৰ উচিত পেলনীয়া খাদ্য নোখোৱাব, সেইটো 1 নম্বৰ কাৰণ বুলি ধৰা হৈছে। কোনো ধৰণৰ দৰ্শনাৰ্থী অইন মানুহক ফাৰ্মত
3: সোমাবলৈ
2: নিদিব। ফুটবাথ মানে ভৰি ধোৱাটো আৰু কাপোৰ সলোৱাটো
3: প্ৰয়োজনীয়,
2: একদম প্ৰধান কাম। আৰু নতুন গাহৰি বেমাৰ লাগি থকা অৱস্থাত কেতিয়াও ফাৰ্মত আহি নুসুমুৱাব। গতিকে আমাৰ গাহৰি পালকসকলে এই কথাকেইষাৰ খুব ভালদৰে মনত ৰাখে আৰু ফাৰ্মখনৰ চাৰিওফালে এনেকুৱা এখন ফেঞ্চিং দি থ'ব লাগে, আপুনি ৰাতিৰ ভাগতো দেখা নাপাবও পাৰে, হয়তো যদি ওচৰ অঞ্চলত যদি বনৰীয়া গাহৰি আছে, বেমাৰী গাহৰি আছে, আহি ফাৰ্মত সোমাব পাৰে বা অইন জীৱ জন্তু তেনেকুৱা বেমাৰ, ধৰক আপোনাৰ শিয়াল হ'ব পাৰে বা মেকুৰী চেকুৰী এনেকুৱা, ধৰক বনৰীয়া গাহৰি ক'ৰবাত যদি মৰিল সেই বেমাৰ হয় সেইবিলাক চুই কৰি আহি, বা কাউৰী চাউৰীবিলাকেও গছৰ ডাল চালবিলাকো সাধাৰণতে ফাৰ্মৰ ওচৰৰ পৰা কাটি ৰাখিব লাগে, আনি বা সিহঁতৰ টুকুৰা আনি ওপৰত ৰাখি তলত কণ্টামিনেটেড কৰিব পাৰে, গতিকে সেইটো মন কৰিব লাগে। আৰু ডিছপ'জেলৰ ক্ষেত্ৰত এনেকুৱা যদি মৰি যায় তেন্তহ'লে দকে গাত খান্দি, মই অথনি কৈছোঁৱেই, চূণৰ লগত এনেকৈ মিহলাই চূণ দি পেলাই পুতি থ'ব লাগে আৰু কেতিয়াও বেমাৰী গাহৰি মঙহো খাব লাগে নালাগে আৰু বেচিবও নালাগে, এইটো বৰ ইলিগেল কাম কৰা হয় যাৰ দ্বাৰা গোটেই অঞ্চলটোলৈ বেমাৰটো বিয়পাই দিয়া হয়।
3: যদি গাহৰিৰ আফ্ৰিকা চুৱাইন ফিভাৰ হৈছে বুলি গম পায় তেতিয়াহ'লে কৃষকজনে কি কৰিব,
2: সেইটোতো বহুত ডাঙৰ কথা হয়, কৃষকজনে মোৰে কপালে হাত দিয়াৰ এটা অৱস্থা আহি পৰে, তেওঁ যিহেতু লক্ষণখিনি মই ক'লোঁ সেই লক্ষণখিনি যদি তেখেতে ফাৰ্মত দেখা পায়, তেওঁ মানে প্ৰথম কামটো হৈছে তেওঁ ফাৰ্মৰ গাহৰি কলকো নিনিব, নেবেচিব আৰু কোনো এখন ফাৰ্মৰ বা এইখন ফাৰ্মলৈ চিফ্টিং নকৰে, সেইটো হৈছে প্ৰথম আৰু প্ৰধান কাম। আৰু লগে লগে তেওঁলোকে অসম চৰকাৰৰ অফিচাৰৰ লগত যোগাযোগ কৰিব। আমাৰ ধৰক নগাঁও নগাঁৱৰ ব্যক্তিসকলে নগাঁও জিলা পশু চিকিৎসা বিষয়ৰ লগত যোগাযোগ কৰিব, নহ'লে সেইটো অঞ্চলৰ যোনখন ৰাজ্যিক পশু চিকিৎসালয় আছে তাৰ ডাক্তৰৰ লগত যোগাযোগ কৰিব
3: অতি শীঘ্ৰে
2: অতি শীঘ্ৰে। আৰু গভ আমাৰ চৰকাৰী এটা টীম যাব, তেওঁলোকে গৈ পেলাই টেষ্ট কৰিব, তাৰপৰা তাৰমানে চেম্পল কালেক্ট কৰি বা চিম্পটম লৈ পেলাই আমি টেষ্ট কৰোঁ। টেষ্টত যদি পজিটিভ আহে তাৰমানে চৰকাৰী টীম গৈ পেলাই গোটেই গাহৰিখিনিক মাৰিব, মানে

0: প্ল্যানিং কৰিব আৰু গোটেই ফাৰ্মখন ডিছইনফেক্টেড কৰি পেলাই আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰি থৈ আহিব আৰু সেই গাহৰিখিনি কালিং কৰি ডিছপ'জেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰিব। এতিয়া আহি গ'ল, সেইখিনিলৈকে ঠিকে আছে। এতিয়া পালকে এটা কম্পেনচেশ্যন পাব, নহ'লে আৰু দ্বিতীয়বাৰ তেওঁলোকৰ মনত হাঁহ
1: নাহিব।
0: গতিকে যদি ফাৰ্মখন ৰেজিষ্টাৰ্ড হৈ থাকে তেন্তে হ'লে ৰেজিষ্টাৰ্ড মানে কি, তেওঁ আধাৰ কাৰ্ড দি তাৰমানে গৰু পালকেই হওক, ছাগলী পালকেই হওক, গাহৰি পালকেই হওক, তেওঁলোকে নিজৰ আধাৰ কাৰ্ডখনৰ জৰিয়তে নিজৰ নামটো ৰেজিষ্টাৰ কৰি লৈ পঞ্জীয়ন কৰি লৈ তেওঁ গৰু ছাগলী গাহৰিখিনি পঞ্জীয়ন কৰি থৈ দিব লাগে। এখন আধাৰ এখন ৰেজিষ্টাৰ্ড হৈ থাকে, পঞ্জীয়ন হৈ থাকে। সেই পঞ্জীয়ন পঞ্জীয়কৃত যোনবিলাক ফাৰ্ম থাকে সেই ফাৰ্মত আমাৰ চৰকাৰে এটা কম্পেনচেশ্যন দিব আৰু এই কম্পেনচেশ্যনটো গাহৰিখিনি কালিং মানে মাৰি একেবাৰে সম্পূৰ্ণ তাৰ ব্যৱস্থা কৰাৰ পিছতহে পাৰিব কৰিব আৰু যিটো বৰ্তমান যিটো ৰেটত তেওঁলোকে চৰকাৰী ৰেট আছে সেইমতেই এটা সময়ত কম্পেনচেশ্যনটো
1: পাই যাব।
0: গোটেই গাহৰি পালকে
1: এটা বৰ ভাল কথা,
0: বহুত ভাল কথা। গাহৰি পালকে বেমাৰ লাগিলে যেন গাহৰিখিনি নেবেচে, শ্বিফটিং নকৰে, লগে লগে যেন আমাৰ বিভাগীয় কোনো বিষয়াৰ লগত
1: ডিষ্ট্ৰিক্ট হওক
0: বা ওচৰৰ ডিস্পেন্সাৰীৰ লগত যোগাযোগ কৰে।
1: এইখিনি বৰ জানিবলগীয়া কথা। গতিকে আজি আপুনি আহি গৰু বেমাৰ আৰু গাহৰিৰ যিটো চুৱাইন ফিভাৰ বেমাৰ এই বিষয়ে যথেষ্টখিনি কথা আমাৰ কৃষক বন্ধুসকলক ক'লে। এই কথাখিনিয়ে আমাৰ কৃষক বন্ধুসকলক নিশ্চয় উপকৃত কৰিব। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ। সকলো কৃষক বন্ধুৱে যেন এই কথাখিনিৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব তাৰেই আশা কৰিলোঁ।
1: হয়, ধন্যবাদ।
2: বাৰিষাৰ সময়ত পশুধনৰ বিভিন্ন ৰোগ, এই সম্পৰ্কে হোৱা কথোপকথনটি শুনিলে ইয়াত ভাগ ল'লে হাতীচুং ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ নৱজ্যোতি বৰাই। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ কেইটিমান অসমীয়া গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

কীৰ্তিকমল ভূঞাৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰ এয়া। প্ৰয়াস মজুমদাৰ আৰু নবনীতা শৰ্মা।

অনুষ্ঠানত সেয়া আছিল জুবিন গাৰ্গ। গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 11:00 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

বাতৰিৰ সৈতে মই জেন্তি ৰাণী ডেকা। তিনিচুকীয়া আৰু ছোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচা চাহ উৎপাদন কৰি ইতিহাস ৰচনা কৰিছে। প্ৰথম পৰ্যায়ত উৎপাদিত মাচা চাহৰ কিছু অংশ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ইতিমধ্যে 3,000 টকাত বিক্ৰী হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে চাহ বাগিচাখনে দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচা চাহৰ উৎপাদন কৰি ৰাজ্যৰ চাহ উদ্যোগক নতুন শিখৰলৈ লৈ গৈছে। তেওঁ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত এই মাচা চাহৰ প্ৰথমে উৎপাদিত কিছু অংশ 3,000 টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনী শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থ্যৰ উজ্জ্বল স্বীকৃতি বুলিও অভিহিত কৰে। তেওঁ কয় যে জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে দীৰ্ঘদিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত জাপান বন্ধুত্বকো সুদৃঢ় কৰি তুলিছে। পৰম্পৰা, দক্ষতা আৰু উদ্ভাৱনৰ সুন্দৰ সমন্বয়েৰে অসমে সম্প্ৰতি বিশ্ব চাহ উদ্যোগত নতুন দিশ নিৰ্ধাৰণ কৰিছে বুলি ডঃ শৰ্মাই মন্তব্য কৰে। অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। এই উদ্দেশ্যে অন্যান্য জিলাসমূহৰ দৰে যোৰহাট আৰু লখিমপুৰ জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুমোদন নথকা ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষাৰ কৰ্তব্যত থকা বিষয়া, আৰক্ষী, এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনোধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। জিলা প্ৰশাসনে পৰীক্ষা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ পৰীক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ ৰাইজৰ সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। আজি যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ 2খন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শস্যৰ পথাৰ মানুহ 2খন উল্লেখযোগ্য কাব্যগ্ৰন্থ। 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে। 1972 চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হোৱাৰ পাছতে বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্ৰকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। তেওঁৰ কবিতাৰ শব্দচয়ন আৰু লালিত্যই পাঠকক মুগ্ধ কৰি আহিছে। প্ৰখ্যাত কবি গীতিকাৰ হীৰেণ ভট্টাচাৰ্যই শিশুৰ বাবে ল'ৰা ধেমালি, আকৌ ধেমালি আৰু ৰৈ ৰৈ ধেমালি শীৰ্ষক 3খন সংকলন ৰচনা কৰিছিল। 2012 চনৰ আজিৰ দিনটোতে মৃত্যু হোৱা কবিগৰাকীৰ স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বুলি আমালৈ বাতৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সুগন্ধি পখিলাৰ কবি শব্দৰ খনিকৰ হীৰেণ ভট্টাচাৰ্যক শ্ৰদ্ধাৰে সুঁৱৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে সাহিত্যিকগৰাকীৰ সৰল অথচ গভীৰ অনুভূতিৰে ভৰা কবিতাই অসমীয়া সাহিত্যলৈ নতুন সুৰ, নতুন ভাষা আৰু নতুন সংবেদনশীলতা কঢ়িয়াই আনিছিল। বৰণ্য কবিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাঞ্জলি যাচি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে সহজ সৰল শব্দচয়ন অথচ গভীৰ অনুভূতিৰে ঋদ্ধ ভট্টাচাৰ্যদেৱৰ কবিতাই প্ৰেম, মানৱতা, জীৱনবোধ আৰু স্বদেশ প্ৰেমৰ অনন্য ভাৱনাৰে অসমীয়া কাব্য সাহিত্য ঐশ্বৰ্যশালী কৰি ৰাখিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান চোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভট্ট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 943540
05222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগবঢ়াব অৰুণিমা গোস্বামীয়ে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: नमस्कार, आकाशवाणी समाचार के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी ने आज राजस्थान में जोधपुर हवाई अड्डे के नए टर्मिनल भवन का उद्घाटन किया। 480 करोड़ रुपए की लागत से तैयार ये नया टर्मिनल भवन प्रतिवर्ष 20 लाख यात्रियों की आवाजाही के लिए डिजाइन किया गया है। आधुनिक सुविधाओं से सुसज्जित नए टर्मिनल भवन से यात्रियों को सुगम और आरामदायक यात्रा का अनुभव मिलेगा। इससे क्षेत्र में पर्यटन, व्यापार और रोजगार सृजन को बढ़ावा मिलेगा। श्री मोदी ने संशोधित उड़ान योजना का भी शुभारंभ किया, जिससे क्षेत्रीय संपर्क के साथ साथ विमानन क्षेत्र को प्रोत्साहन मिलेगा। इसके बाद श्री मोदी बालोतरा जाएंगे, जहां वे कई विकास परियोजनाओं का लोकार्पण और शिलान्यास करेंगे। हमारे संवाददाता ने बताया है कि ये परियोजनाएं पेट्रोकेमिकल्स, शहरी परिवहन, रेलवे, सड़क, नवीकरणीय ऊर्जा और विद्युत पारेषण से संबंधित हैं।
1: रिफाइनरी और पेट्रोकेमिकल कॉम्प्लेक्स प्रदेश के पश्चिमी जिलों में निवेश, रोजगार और विकास के नए द्वार खोलेगा। राजस्थान रिफाइनरी परियोजना एमएसएमई, पैकेजिंग, टेक्सटाइल, ऑटो पार्ट्स व एग्री फिल्म्स जैसे उद्योगों को भी सशक्त करेगी, जिससे प्रदेश की अर्थव्यवस्था को नई गति मिलेगी। जयपुर मेट्रो रेल परियोजना के दूसरे चरण में उत्तर दक्षिण कॉरिडोर विकसित किया जाएगा, जो शहर में मल्टी मॉडल कनेक्टिविटी को बढ़ावा देगा। इस चरण से एयरपोर्ट, रेलवे स्टेशन और बस स्टैंड पर संबंधित परिवहन साधनों एवं मेट्रो सुविधा का एकीकरण किया जाएगा, जिससे नागरिकों को सुगम परिवहन सुविधा उपलब्ध होगी। जितेंद्र द्विवेदी, आकाशवाणी समाचार, जोधपुर।
0: प्रधानमंत्री मोदी शाम में गुजरात के लिए रवाना होंगे, जहां वे सानंद में सीजी सेमी आउटसोर्स्ड सेमीकंडक्टर असेंबली एंड टेस्ट सुविधा का उद्घाटन करेंगे। गृहमंत्री अमित शाह तथा कृषि और किसान कल्याण मंत्री शिवराज सिंह चौहान ने अल नीनो के कारण देश के कुछ हिस्सों में सामान्य से कम वर्षा और उसके प्रभाव की स्थिति की कल समीक्षा बैठक की। श्री शाह ने कहा कि सरकार अल नीनो के कारण देश के कुछ हिस्सों में सामान्य से कम वर्षा और संभावित सूखे की स्थिति पर लगातार नजर रख रही है। उन्होंने असम और अरुणाचल प्रदेश में अत्यधिक बारिश, बाढ़ और भूस्खलन से हुए नुकसान के आकलन के लिए अंतर मंत्रालय दल भेजने के निर्देश दिए। भारत और इसराइल के बीच द्विपक्षीय निवेश समझौता BIA आज से लागू हो गया है। इस समझौते पर पिछले वर्ष सितंबर में नई दिल्ली में हस्ताक्षर किए गए थे। वित्त मंत्रालय ने बताया कि ये समझौता द्विपक्षीय आर्थिक संबंधों को मजबूत करने और एक सुरक्षित तथा निवेश का अनुमानित वातावरण सुनिश्चित करने की दिशा में महत्वपूर्ण कदम है। प्रधानमंत्री नरेंद्र मोदी ने पेरू के राष्ट्रपति चुनाव में जीत हासिल करने पर केको फुखिमोरी को बधाई दी है। एक सोशल मीडिया पोस्ट में श्री मोदी ने कहा कि भारत पेरू के साथ अपनी घनिष्ठ मित्रता को बहुत महत्व देता है और विभिन्न क्षेत्रों में दोनों देशों के बीच द्विपक्षीय साझेदारी को मजबूत करने के लिए प्रतिबद्ध है। ईरान के पूर्व सर्वोच्च नेता अयातुल्ला सैयद अली खामनेई को तेहरान में सुपुर्द खाक करने के 6 दिन के राजकीय कार्यक्रम की तैयारियां चल रही हैं। इसमें लाखों शोक संतप्त लोगों के शामिल होने की उम्मीद है। ईरान के वरिष्ठ नेताओं, सैन्य कमांडरों और विदेशी गणमान्य व्यक्तियों ने तेहरान के ग्रैंड मोसल्ला में अयातुल्ला अली खामनेई को श्रद्धांजलि अर्पित की। भारत का प्रतिनिधित्व बिहार के राज्यपाल लेफ्टिनेंट जनरल सैयद अता हसनैन और विदेश राज्य मंत्री पवित्रा मार्गरिटा ने किया। सोशल मीडिया पोस्ट में श्री मार्गरिटा ने कहा कि उन्होंने भारत सरकार और जनता की ओर से श्रद्धांजलि अर्पित की। उन्होंने हालिया संघर्ष में जान गंवाने वाले लोगों के परिवारों के प्रति संवेदना भी व्यक्त की। फीफा विश्व कप में कोलंबिया ने अमेरिका के कंसास सिटी स्टेडियम में राउंड ऑफ 32 के अंतिम मैच में घाना को 1-0 से हराकर अगले दौर में जगह पक्की की। राउंड ऑफ 16 में अब कोलंबिया का मुकाबला स्विट्जरलैंड से होगा। इससे पहले मौजूदा चैंपियन अर्जेंटीना ने राउंड ऑफ 32 के रोमांचक मुकाबले में काबू वर्डे को अतिरिक्त समय के बाद 3-2 से हराकर प्री क्वार्टर फाइनल में प्रवेश किया। भारत और इंग्लैंड के बीच दूसरा T20 क्रिकेट मैच आज मैनचेस्टर में खेला जाएगा। भारतीय समय के अनुसार ये मैच शाम 7 बजे शुरू होगा। 5 मैचों की श्रृंखला का पहला मैच चेस्टर ले स्ट्रीट में बारिश के कारण रद्द कर दिया गया था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: एया, আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পুঁজি মুকলিৰ ক্ষেত্ৰত অসম মৰ দেশৰ ভিতৰত দ্বিতীয় স্থান, বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰ, যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ আজি স্মৃতি দিৱস আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। অসমে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পুঁজি মুকলিৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে যোৱা 10 বছৰত ৰাজ্যৰ 27,700 কোটি টকাৰ বিনিয়োগেৰে লাখ লাখ পৰিয়ালৰ ঘৰৰ সপোন বাস্তৱত পৰিণত হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনৰ ৰাজ্যৰ 22 লাখৰো অধিক পৰিয়াল উপকৃত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ শলাগ লৈ ডঃ শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ গৃহ নিৰ্মাণ খণ্ডৰ বিকাশ আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আঁচনিখনৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাত দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। শিবিৰত নৱনিৰ্বাচিত বিধায়কসকলক বিধানসভাৰ কাৰ্যক্ৰমণিকা, প্ৰশ্ন উত্থাপন, বিতৰ্কত অংশগ্ৰহণ আদি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে, প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে। শিবিৰত বিধানসভাৰ কাৰ্যক্ৰমণিকা কেনেদৰে চলে, নিৰ্দিষ্ট বিষয়ত কেনেদৰে বক্তব্য প্ৰকাশ কৰিব লাগে, এই বিষয় লৈ আলোচনা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বিধানসভাৰ নিয়মাৱলীৰ প্ৰতিটো দফা নৱনিৰ্বাচিত বিধায়কসকলে যাতে আয়ত্ত কৰিব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই শিবিৰত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, নোমল মমিন, সমুদ্ৰগুপ্ত কাশ্যপ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আজি যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ 2খন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে। 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শৈশৰ পথাৰ মানুহ 2খন উল্লেখযোগ্য কাব্যগ্ৰন্থ। 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল। তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে। 1972 চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱাৰ পাছত ক্ৰমে বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্ৰকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। 2012 চনৰ আজিৰ দিনটোতে মৃত্যু হোৱা কবিগৰাকীৰ স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন ঠাইত তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বুলি আমালৈ বাতৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সুগন্ধি পখিলাৰ কবি শব্দৰ খনিকৰ হীৰেণ ভট্টাচাৰ্যক শ্ৰদ্ধাৰে সোঁৱৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে সাহিত্যিকগৰাকীৰ সৰল অথচ গভীৰ অনুভূতিৰে ভৰা কবিতাই অসমীয়া সাহিত্যলৈ নতুন সুৰ, নতুন ভাষা আৰু নতুন সংবেদনশীলতা কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই কয় যে শব্দক হৃদয়ৰ স্পন্দনলৈ ৰূপান্তৰ কৰাৰ অপূৰ্ব ক্ষমতাৰে তেওঁ অসমীয়া আধুনিক কবিতাত অনন্য যুগৰ সূচনা কৰিছিল। কবিগৰাকীৰ শব্দ, চিন্তা আৰু সৃষ্টিৰ মাধুৰ্যই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। বৰণ্য কবিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাঞ্জলি যাচি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে সহজ সৰল শব্দচয়ন অথচ গভীৰ অনুভূতিৰে ঋদ্ধ ভট্টাচাৰ্যদেৱৰ কবিতাই প্ৰেম, মানৱতা, জীৱনবোধ আৰু স্বদেশ প্ৰেমৰ অনন্য ভাৱনাৰে অসমীয়া কাব্য সাহিত্য ঐশ্বৰ্যশালী কৰি ৰাখিছে। ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ আজি 66 সংখ্যক মৃত্যুতিথি। 1960 চনত তেওঁ অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তনৰ দাবীত গঢ় লৈ উঠা আন্দোলনৰ সময়ত আজিৰ দিনটোতে কটন কলেজৰ ছাত্ৰবাসৰ চৌহদৰ ভিতৰত আৰক্ষীৰ গুলীত ৰঞ্জিত বৰপূজাৰী নিহত হৈছিল আৰু আন কেইবাগৰাকী আৱাসীক গুলীবিদ্ধ হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মৃত্যুবাৰ্ষিকী উপলক্ষে শ্বহীদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। ডক্টৰ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ছাত্ৰ অৱস্থাতে আইৰ মুখৰ ভাষা ৰক্ষাৰ যুঁজত নিজকে সমৰ্পণ কৰি আৰক্ষীৰ বৰ্বৰতাত প্ৰাণাহুতি দিয়া ৰঞ্জিত বৰপূজাৰী আমাৰ বাবে চিৰনমস্য। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও জিলাত উদ্যোগ বিভাগৰ অধীনত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, বস্ত্ৰ আৰু হস্ততাঁত বিভাগ, অসম সমবায় সমিতি, এপেক্স বেংক, নগাঁৱৰ মুখ্য জিলা প্ৰবন্ধক আৰু কেইবাটাও বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। বৈঠকত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আৰু ইয়াৰ ভূমি পৰ্যায়ৰ সন্দৰ্ভত আলোচনা কৰা হয়। অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশুগ্ৰন্থ আহ্বান কৰিছে। এই বঁটাৰ বাবে 2021 চনৰ পৰা 2025 চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। ডাঃ কিৰণময়ী তামুলীয়ে চিকিৎসা সেৱাৰ উপৰি শিশুৰ বাবে উপন্যাস, ভ্ৰমণ কাহিনী আৰু স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন কিতাপ ৰচনা কৰিছিল। 2021 চনৰ 9 অক্টোবৰত কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লেখিকাগৰাকীৰ স্মৃতিত 2022 চনৰ পৰা কিৰণ তামুলী শিশু সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰতিযোগিতাত যোগদানৰ বাবে প্ৰতিযোগীসকলে প্ৰকাশিত গ্ৰন্থৰ দুটাকৈ কপি মৌচাক, ডেকাগাঁও, যোৰহাট 78500006 এই ঠিকনাত কিৰণ তামুলী শিশু সাহিত্য বঁটা 2026 বুলি উল্লেখ কৰি চলিত বছৰৰ 30 আগষ্টৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। 2026 চনৰ 10 অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰতিটো শিতানত 25,000 আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। 29 নৱেম্বৰৰ দিনা কিৰণ তামুলীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান চুৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপ সঞ্চালক ডাঃ অক্ষয় ভট্ট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 943540522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাগীসকলৰ বাবে যোৰহাট জিলাত মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। ফেন পাৰ্কৰ বাবে স্থান চিনাক্ত কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত জয় শিৱানীয়ে যোৰহাট ষ্টেডিয়াম পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ছোৱাত জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়া তথা জিলা ক্ৰীড়া বিষয়াসকলে জিলা আয়ুক্তগৰাকীক সংগ দিয়ে। ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ৰাউণ্ড অফ 16 বা অন্তিম 16ৰ প্ৰৱেশৰ দৌৰত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়। ৰাউণ্ড অফ 32ৰ আজি কিছু মুহূৰ্ত পূৰ্বে সমাপ্ত হোৱা এখন খেলত কলম্বিয়াই জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। কানচাছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দলটোৱে ঘানাক 1-0 পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ মায়ামি গাৰ্ডেনছত হোৱা আন এখন খেলত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক 3-2 পৰাস্ত কৰে। খেলৰ 29 মিনিটত লিঅ'নেল মেছিয়ে গ'ল কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। এই গ'লটোৰ সৈতে মেছিয়ে চলিত প্ৰতিযোগিতাত নিজৰ 7ম গ'লটো কৰাৰ লগতে 6খন বিশ্বকাপত নিজৰ 30 সংখ্যক খেলত 20টা গ'ল অৰ্জন কৰাৰ এক বিৰল অভিলেখ গঢ়ে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আজিৰ খেলখনৰ অতিৰিক্ত সময়ৰ 111 মিনিটত কেপ ভাৰ্ডেৰ ডিনি বাৰ্গেছৰ আত্মঘাতী গ'ল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। ইপিনে আৰ্লিংটনত অনুষ্ঠিত আন এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুট আউটত 4-2 পৰাস্ত কৰি ইজিপ্ত ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। নিৰ্ধাৰিত 90 মিনিট আৰু অতিৰিক্ত সময়তো খেলখন 1-1 অমীমাংসিত হৈ ৰোৱাত পেনাল্টিৰ সহায় ল'বলগীয়া হয়। এই জয়ৰ জৰিয়তে 92 বছৰৰ অন্তত ইজিপ্তে ইতিহাস সৃষ্টি কৰি বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিবলৈ সমৰ্থ হৈছে। প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ পুঁজি মুকলির ক্ষেত্রত অসমৰ দেশৰ ভিতৰতে দ্বিতীয় স্থান। বিধানসভালৈ নির্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্রশিক্ষণ শিবিৰ। যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ আজি স্মৃতি দিবস আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ যোধপুৰৰ পৰা সংশোধিত উড়ান আঁচনি মুকলি কৰে। গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত 23 জন লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰপত্ৰ দাখিল কৰে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজৰ মূল্য 13% বৃদ্ধি কৰিছে। আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্ত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত যোধপুৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে। এই নতুন টাৰ্মিনেল ভৱনটো 480 কোটি টকা ব্যয়েৰে বছৰি 20 লাখ যাত্ৰী অহা যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। যাত্ৰীসকলক অসুবিধাৰহিত আৰু আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। ভৱনটো উদ্বোধনৰ ফলত অঞ্চলটোত পৰ্যটন, বাণিজ্য আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে যোধপুৰৰ পৰাই সংশোধিত উড়ান আঁচনিৰো শুভাৰম্ভ কৰে। দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপে উড়ে দেশ কা আম নাগৰিক দৃষ্টিভংগী আগুৱাই নিয়াত সহায় কৰিব। আঁচনিখনৰ অধীনত 28,840 কোটি টকা আবণ্টনেৰে 10 বছৰত বিমান পৰিবহণ খণ্ড আধাৰিত বিকাশক নতুন গতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত 23 জন লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। এই লোককেইজনৰ ভিতৰত 17 জন পাকিস্তানী আৰু 6 জন ভাৰতীয় নাগৰিক আছে। অৱশ্যে জেইচ এ মহম্মদ, লস্কৰে তৈবা আৰু অন্য সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত এই লোককেইজনে বৰ্তমান পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা কাম কাজ চলাই আছে। সন্ত্ৰাসবাদী হিচাপে ঘোষিত এই লোককেইজন সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা, অস্ত্ৰ সৰবৰাহ, সীমান্তৰে অনুপ্ৰৱেশ, সন্ত্ৰাসবাদী সংগঠনৰ বাবে পুঁজি আহৰণ আৰু নতুন সদস্য ভৰ্তিৰ দৰে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে। সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ফলত ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAৰ লেখীয়া সংস্থাসমূহে এই লোকসকলৰ পুঁজি আহৰণৰ পথ বন্ধ কৰিব পাৰিব আৰু অস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰিব। ইয়াৰ উপৰি তদন্ত সংস্থাসমূহে সন্ত্ৰাসবাদী হিচাপে ঘোষিত লোকসকলৰ সম্পত্তি জব্দ কৰিব পাৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, দেশ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনক পুলিয়ে পোখাই উৎখাত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত কোনো ব্যক্তিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ অধিকাৰ অৰ্পণ কৰা হৈছে। আইনখনৰ সংশোধনৰ পাছত চৰকাৰে এতিয়ালৈকে 80 জন লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰপত্ৰ দাখিল কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লগতে জিলা নিৰ্বাচনী বিষয়া, নিৰ্বাচনী পঞ্জীয়ন বিষয়া আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে উপৰাষ্ট্ৰপতি ভৱনত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰক্ৰিয়া সহজ কৰি তুলিছে। শ্ৰীৰাধাকৃষ্ণনে সকলো যোগ্য ভোটদাতাক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে সঠিক আৰু নতুনকৈ উন্নীত কৰা নিৰ্বাচনী তালিকা অতি প্ৰয়োজনীয়।
1: SIR is a big exercise undertaken by our election commission to strengthen the democracy. Every real voter should get registered. This is a good reform and it is a must to strengthen the democracy. Every citizen of our country should coordinate and cooperate with the election commission. That is my humble request to all my brothers and sisters of Mother Bharat.
0: চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজৰ মূল্য 13% বৃদ্ধি কৰিছে। এই অনুসাৰে এনে পিঁয়াজৰ প্ৰতি কুইণ্টলৰ মূল্য 1,875 টকাৰ পৰা 2,125 টকালৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, পিঁয়াজৰ এই নতুন সংশোধিত মূল্য আজিৰে পৰা প্ৰযোজ্য হৈছে। মন্ত্ৰালয়ে কৈছে যে সংশোধিত মূল্যই পিঁয়াজৰ খেতিয়কসকলক উপকৃত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্ৰয় প্ৰক্ৰিয়া সুদৃঢ় কৰাত সহায় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ইজৰাইলৰ মাজত আজিৰে পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি কাৰ্যকৰী হৈছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই দ্বিপাক্ষিক বিনিয়োগ চুক্তি হৈছে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰা তথা সুৰক্ষিত আৰু ভৱিষ্যতৰ বিনিয়োগৰ পৰিৱেশ নিশ্চিত কৰাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই চুক্তিখনে বিনিয়োগ আৰু বিনিয়োগকাৰীসকলক সুৰক্ষা প্ৰদান কৰিব। এই চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আইনৰ আধুনিক সিদ্ধান্ত আৰু বিকশিত ন্যায়শাস্ত্ৰকো প্ৰতিফলিত কৰে। বিত্ত মন্ত্ৰালয়ে এই চুক্তিয়ে সীমান্তৰ ইপাৰৰ বিনিয়োগ কাৰ্যকলাপ বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে ভাৰত আৰু ইজৰাইলৰ মাজৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে স্বামী বিবেকানন্দ এগৰাকী মহান দেশপ্ৰেমী, দাৰ্শনিক আৰু আধ্যাত্মিক দৰ্শনেৰে পূৰ্ণ ব্যক্তি আছিল। তেওঁ কয় যে স্বামী বিবেকানন্দই ভাৰতৰ সভ্যতাগত চেতনাক পুনৰ জগাই তুলিছিল আৰু ভাৰতৰ শাশ্বত জ্ঞানক বিশ্বৰ আগত চিনাকি কৰাই দিছিল। শ্ৰীৰাধাকৃষ্ণনে লগতে স্বামী বিবেকানন্দৰ আদৰ্শই সকলোকে সমৰ্পণৰ মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিত অটল হৈ থকাৰ বাবে প্ৰেৰণা যোগাব বুলি আশা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে ভাৰতৰ সংস্কৃতি, আধ্যাত্মিকতা আৰু ৰাষ্ট্ৰীয় চেতনা গোলকীয় পৰ্যায়লৈ লৈ যোৱাত তেওঁৰ অৱদান অতুলনীয়। স্বামী বিবেকানন্দৰ বুদ্ধিমত্তা আৰু অনুপ্ৰেৰণাদায়ক বাৰ্তাসমূহে লাখ লাখ যুৱক যুৱতীক অনুপ্ৰাণিত কৰি আহিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিবেকানন্দৰ আধ্যাত্মিক শিক্ষাই ৰাষ্ট্ৰক নতুন শক্তিৰ যোগান ধৰি বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত দিক নিৰ্দেশনা প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰুৰ ৰাষ্ট্ৰপতি

0: প্ৰকাশ কৰিছে। শেহতীয়াকৈ ভেনেজুৱেলাত সংঘটিত ভূমিকম্পৰ সময়ত ভাৰতে দেশখনলৈ আগবঢ়োৱা সমৰ্থন আৰু সাহায্যৰ বাবে দেশখনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে। মন্ত্ৰী শ্ৰীগিলে আজি ভূমিকম্পৰ সময়ত আহত হোৱা লোকসকলৰ চিকিৎসাৰ বাবে এমিষ্টেড অভিযানৰ অধীনত স্থাপন কৰা ভাৰতীয় সেনাৰ ক্ষেত্ৰ চিকিৎসালয় পৰিদৰ্শন কৰে। এই হাস্পতালৰ জৰিয়তে ভূমিকম্পত আহত হোৱা ভেনেজুৱেলাৰ নাগৰিকসকলক সকলো সময়তে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে। ভেনেজুৱেলাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে এই হাস্পতালত প্ৰতিদিনে 400তকৈ অধিক লোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে। কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কলম্বিয়াই আজি কানচাছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ অন্তিমখন খেলত ঘানাক 1-0 গলত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। জন এৰিয়াছে খেলৰ 14 মিনিটত বিজয়সূচক গলটো দিয়ে। কলম্বিয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে আমেৰিকাৰ মায়ামি গাৰ্ডেন্সত হোৱা নক আউট পৰ্যায়ৰ আন এখন খেলত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক 3-2 গলত পৰাস্ত কৰে। খেলৰ 29 মিনিটত লিঅনেল মেছিয়ে গ'ল কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। চলিত প্ৰতিযোগিতাত এই সপ্তমটো গ'লেৰে মেছিয়ে 6খন বিশ্বকাপৰ 30খন খেলত অংশ লৈ 20টা গ'ল কৰাৰ বিৰল অভিলেখ গঢ়ে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনৰ অতিৰিক্ত সময়ৰ 111 মিনিটত কেপ ভাৰ্ডেৰ ডিনি বৰ্গেছৰ আত্মঘাতী গ'ল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। ইপিনে আৰ্লিংটনত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুটআউটত 4-2 গলত পৰাস্ত কৰি ইজিপ্তে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ নিৰ্ধাৰিত অতিৰিক্ত সময়তো 1-1 গলত অমীমাংসিত হৰুৱাত পেনাল্টি শ্বুটআউটৰ সহায় ল'বলগীয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ যোধপুৰৰ পৰা সংশোধিত উড়ান আঁচনি মুকলি কৰে। গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত 23জন লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰপত্ৰ দাখিল কৰে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজৰ মূল্য 13% বৃদ্ধি কৰিছে আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্ত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া

0: ஓபினை ஏர்னே.
1: மொஹபத் கஹாத்

এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত 17 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত 2 আৰু নগৰবেৰা আৰু 6 একোজনকৈ লোকৰ মৃত্যু হৈছে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়া, ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰ আয়োজন কৰি আহিছে। জিলাখনৰ বকো, ছয়গাঁও, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলি আৰু হাজো আদি অঞ্চলত ধোঁৱা দিয়া হৈছে। তদুপৰি গাহৰি থকা অঞ্চলসমূহত গাহৰিৰ তেজ পৰীক্ষা কৰোৱা হৈছে। শিৱসাগৰ জিলাতো 4 লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 21 বৃদ্ধি পাইছে। জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ উপৰি সজাগতামূলক কাৰ্যসূচীও চলাই আহিছে। কাইলৈ হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ দিয়াৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীয়ে আজি কবিগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শস্য পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্যগ্ৰন্থ। 1992 সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবিগৰাকীয়ে 2000 অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সুগন্ধি পখিলাৰ কবি শব্দৰ খনিকৰ হীৰেণ ভট্টাচাৰ্যক শ্ৰদ্ধাৰে সোঁৱৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে সাহিত্যিকগৰাকীৰ সৰল অথচ গভীৰ অনুভূতিৰে ভৰা কবিতাই অসমীয়া সাহিত্যলৈ নতুন সুৰ, নতুন ভাষা আৰু নতুন সংবেদনশীলতা কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই কয় যে শব্দক হৃদয়ৰ স্পন্দনলৈ ৰূপান্তৰ কৰাৰ অপূৰ্ব ক্ষমতাৰে তেওঁ অসমীয়া আধুনিক কবিতাত অনন্য যুগৰ সূচনা কৰিছিল। অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে 4th বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে। এই বঁটাৰ বাবে 2021 পৰা 2025 ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। প্ৰতিযোগীসকলে প্ৰকাশিত গ্ৰন্থৰ 2 কপি মৌচাক, ডেকাগাঁও, যোৰহাটৰ ঠিকনাত কিৰণ তামুলী শিশু সাহিত্য বঁটা 2026 বুলি উল্লেখ কৰি 30 আগষ্টৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। 2026 অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰতিটো শিতানত 25,000 আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। 29 নৱেম্বৰৰ দিনা কিৰণ তামুলীৰ জন্মদিৱসৰ লগত সংগতি ৰাখি আয়োজিত সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব। যোৰহাট জিলাৰ পুৰণি মাটি চাহবাগিচা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী নাহৰ ফুটুকি আজি বন বিভাগে পিঞ্জৰাত আবদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোত কিছুদিন ধৰি নাহৰ ফুটুকীয়ে অবাধ বিচৰণ কৰাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ জন্তু আক্ৰমণ কৰি আহিছিল। ইয়াৰ পাছতে বন বিভাগে যোৱা 27 জুনত অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে। বন বিভাগে জনোৱা মতে আজি আবদ্ধ হোৱা বাঘটো স্বাস্থ্য পৰীক্ষাৰ অন্তত নিৰাপদ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভট্ট কেশৰীয়ে। অনুষ্ঠানটিৰ আগবঢ়াব অৰুণিমা গোস্বামীয়ে।
এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: নমস্কাৰ যুৱবন্ধু, আৰম্ভ কৰিছোঁ আজিৰ যুৱতৰংগ। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁৱৰ দ্বাৰা প্ৰচাৰিত আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱতৰংগলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্ঞানদীপ হাজৰিকা। শিল্প হৈছে মানুহৰ আত্মপ্ৰকাশৰ এক সুকুলভ মাধ্যম। কিছুমান মানুহে নিজৰ প্ৰতিভা, অধ্যৱসায় আৰু নিষ্ঠাৰে এই শিল্প সাধনাক জীৱনৰ লক্ষ্যত পৰিণত কৰে। আজি আমি সাক্ষাৎ লাভ কৰিছোঁ তেনে এগৰাকী সম্ভাৱনাময় যুৱশিল্পীৰ সৈতে, যিয়ে সত্ৰীয়া সংগীত আৰু আধুনিক সংগীতৰ ক্ষেত্ৰত নিজস্ব পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। প্ৰিয় যুৱবন্ধু, আজি আমাৰ মাজত উপস্থিত আছে কলিয়াবৰৰ বিশিষ্ট সত্ৰীয়া সংগীতৰ সাধক টংকেশ্বৰ শৰ্মাৰ জীয়ৰী যুৱশিল্পী প্ৰণালী শৰ্মা। নমস্কাৰ, আপোনাক আমাৰ আজিৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: যিহেতু আজিৰ শিতান যুৱ প্ৰতিভা, গতিকে আপোনাৰ প্ৰতিভাৰেই আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ। গতিকে প্ৰথমেই আমাৰ শ্ৰোতাসকলক কি শুনাব বিচাৰিছে?
1: হয়, নিশ্চয়। যিহেতু মই সত্ৰীয়া সংগীতৰ লগত জড়িত, গতিকে মই এভাগী বৰগীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। বৰগীত ভাগৰ ৰাগ ললিত, আৰু এইভাগ বৰগীত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত।

0: প্ৰদান কৰিলে।
1: অশেষ ধন্যবাদ জাচিলোঁ।
0: আমি গীত শুনিম, কিন্তু তাৰ মাজতে কিছু কথা বতৰাও পাতিম।
1: নিশ্চয়।
0: আপোনাৰ পিতৃ এগৰাকী নিষ্ঠাবান সত্ৰীয়া সংস্কৃতিৰ সাধক,
1: হয় হয়,
0: সেয়ে স্বাভাৱিকতে আপোনাৰ শৈশৱটো সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশৰ মাজতেই অতিবাহিত হৈছে। গতিকে সেই সাংস্কৃতিক আৱাহত কটোৱা শৈশৱৰ দিনবোৰ কেনেকুৱা আছিল?
1: আচলতে হয়, ক'বলৈ গ'লে আমি সৰুৰ পৰা সেই পৰিৱেশ পাইছিলোঁ। আমাৰ ঘৰ আছিলে সত্ৰ, ভলাগুৰি সত্ৰ। গতিকে সত্ৰৰ সেই পৰিৱেশত সৰুৰ পৰা আমি, যেতিয়া আহিনৰ তিথিত ভাওনা হৈছিলে, সেই ভাওনাৰ আখৰা আমাৰ ঘৰতে হয়। তেতিয়া আমাৰ ককাই নাট লিখিছিলে, ককাই এজন নাট্যকাৰ আছিল, আৰু সেই নাটৰ আধাৰত যেতিয়া ভাওনা হয়, দেউতাহঁতে যায় তাত, মানে সূত্ৰধাৰ বা বিভিন্ন ধৰণৰ চৰিত্ৰ তাত ৰূপায়ণ কৰিছিলে। আৰু সেই সৰুৰ পৰা সেই যেতিয়া পৰিৱেশটো আমি পাওঁ, দেখোঁ, তেনেকৈ আমি, আমাৰ সকলোৰে আগ্ৰহ, তেনেকৈ আমাৰ, আমি আমাৰ আগ্ৰহ আগবাঢ়িছিলে, আমাৰ আগ্ৰহ, আমি তেনেকৈয়ে আমি সেই সত্ৰীয়া সংস্কৃতি বা এই দিশটোৰ প্ৰতি আমি আগ্ৰহী হৈছিলোঁ।
0: শিল্প সংস্কৃতিৰ প্ৰতি আপোনাৰ আকৰ্ষণ বা সেই শিল্পী সত্তাৰ যিটো প্ৰথম বীজ, সেইটো কেনেদৰে ৰূপিত হৈছিল বা প্ৰথম কাৰ পৰা আপুনি অনুপ্ৰাণিত হৈছিল?
1: হয়, যিদৰে মই ধৰক এইমাত্ৰ ক'লোঁ, প্ৰথম তেনেকৈ যেতিয়া এটা সাংস্কৃতিক পৰিৱেশ আমি পাইছিলোঁ, সেই পৰিৱেশে আমাৰ অন্তৰত গজালি মেলিছিলে। সংস্কৃতিৰ প্ৰতি আমাৰ, আমি যেনেকৈ আগ্ৰহী হৈছিলোঁ, তেনেকেই আচলতে এটা বীজে পোখা মেলিছিল। আৰু লাহে লাহে বিভিন্ন অনুষ্ঠানবোৰতো দেউতাই লৈ গৈছিল, বা ঘৰত যেতিয়া চৰ্চা চলিছিলে বৰগীতৰ হওক বা সত্ৰীয়া সংগীতৰ হওক, তেতিয়া তেনেকেই আমি শুনি শুনি প্ৰথম আগ্ৰহী হৈছিলোঁ। তেতিয়া সৰু, বহুত যথেষ্ট সৰু আছিলোঁ, আৰু প্ৰথম শুনি শুনি শিকা। মই এনেকুৱা নহয় যে মই মানে এক্সট্ৰাকৈ শিকিছোঁ দেউতাৰ পৰা, তেনেকুৱা নহয়, একেলগে বহি শুনি তেনেকৈ আগবাঢ়ি গৈছিলোঁ।
0: পিতৃ যিহেতু এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক,
1: হয়,
0: পিতৃৰ বাহিৰেও এগৰাকী মাতৃৰো এটা সন্তানৰ জীৱনত যথেষ্ট প্ৰভাৱ থাকে। গতিকে
1: হয় হয়,
0: আপোনাৰ মাতৃৰ পৰিচয়টো যদি দিয়ে বা পিতৃৰ লগতে মাতৃয়ে কেনেদৰে আপোনাক অনুপ্ৰাণিত কৰিছিল?
1: হয়, আচলতে এনেকুৱা নহয় যে সংস্কৃতি, সত্ৰীয়া সংস্কৃতি জানিলেইহে আগবাঢ়িব পাৰি, তেনেকুৱা নহয়। সংস্কৃতিৰ প্ৰতি যদি আগ্ৰহী হয়, তেতিয়াও যথেষ্ট লাভৱান হ'ব পৰা যায়। মোৰ মা তেনেকুৱা আছিলে, নিজেই সত্ৰীয়া সংস্কৃতিৰ প্ৰতি তেওঁ একো নাজানিলেও তেওঁ কিন্তু আগ্ৰহী যথেষ্ট। আৰু সেই তেওঁ আছিলে আকৌ আমাৰ, আপোনাৰ ধৰক আমাৰ যিটো আধুনিক গীতৰ শৈলী বা আধুনিক পুৰণা অসমীয়া গীতখিনি বা পুৰণা অসমীয়া যিখিনি আমাৰ শিল্প আছে, তেওঁলোকৰ শিল্পী আছে, তেওঁলোকৰ চিনাকি কৰাই দিয়া মূলতে মোৰ মা। যেনেকৈ সত্ৰীয়া সংগীতৰ কাৰণে মোৰ দেউতাই মোক আগবঢ়াই নিছিলে, তেনেকুৱা পুৰণি আধুনিক গীতসমূহ তেনেকৈ মোক মায়ে আগবঢ়াই নিছিল। তেওঁৰ নাম লুকুদেৱী, তেওঁ নগাঁৱৰ।
0: সৰুৰে পৰাই যিহেতু সংগীতৰ সৈতেই জড়িত বুলি গম পাইছোঁ, গতিকে আমাৰ শ্ৰোতাসকলেও নিশ্চয় জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে যে আপোনাৰ সংগীতৰ প্ৰথম গুৰু কোন?
1: হয়, সংগীতৰ, বৰগীতৰ ক্ষেত্ৰত মোৰ প্ৰথম গুৰু মোৰ দেউতা, শ্ৰীযুত টংকেশ্বৰ শৰ্মা। আৰু হিন্দুস্তানী সংগীতৰ কাৰণে যদি কওঁ, বিজুলি ভূঞা। হয়,
0: সংগীতৰ জগতত সাধাৰণতে এজন গুৰু সাধাৰণতে নাথাকে, কেইবাজনো গুৰুৰ সান্নিধ্য সাধাৰণতে লাভ কৰা হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত আৰু
1: হয়, মোৰ প্ৰাথমিক গুৰু তেওঁলোকৰ নাম ক'লোঁ, তেওঁলোক মোৰ প্ৰথম গুৰু। তাৰপাছতে মই বিহাৰত মোৰ যিজন প্ৰথম গুৰু, মোৰ দেউতাৰ ওচৰতেই শেষ কৰিছিলোঁ। আৰু তাৰপিছত মই এমিউজৰ কাৰণে যেতিয়া গৈছিলোঁ, তেতিয়া শ্ৰীযুত কৃষ্ণ গোস্বামীদেৱ আৰু মহিকান্ত বৰবায়নদেৱ, এওঁলোকে মোক আগবঢ়াই নিছিলে।
0: আমি কথা বতৰা পাতি থাকিম, কিন্তু এতিয়া আমি এটা গীত শুনিব বিচাৰিছোঁ। কাৰ গীত শুনাবা?
1: নিশ্চয়, মই এতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ।

0: খুব ভাল লাগিলে আপোনাৰ কণ্ঠত গীতটি শুনি। এতিয়া আমি অকণমান বেলেগ কথা পাতোঁ। খুব ভাল লাগিল আপোনাৰ কণ্ঠত গীতটি শুনি।
1: ধন্যবাদ।
0: এতিয়া আমি অকণমান বেলেগ কথা পাতোঁ,
1: নিশ্চয়
0: তাৰপিছত আকৌ পুনৰ গীত শুনিম। সংগীতৰ বাহিৰে আপুনি আন কিহৰ সৈতে জড়িত হৈ আছে?
1: সংগীতৰ বাহিৰে মই সত্ৰীয়া নৃত্যৰো চৰ্চা কৰোঁ, আৰু মই আচলতে সত্ৰীয়া নৃত্যৰ লগত চৰ্চা কৰিবলৈ গৈ মোৰ আগ্ৰহ বাঢ়িলে খোলৰ প্ৰতি, গতিকে মই খোলো বৰ্তমান শিকি আছোঁ। হয়,
0: এতিয়া গীত আৰু নৃত্য
1: হয়
0: দুটা অকণমান বেলেগ বেলেগ, যদিও সংগীত সংগীতৰে এটা অংগ কিন্তু দুয়োটা হ'লেও পৃথক, গতিকে দুয়োটাৰ মাজত আপোনাৰ কোনটো অধিক মানে আপোনাৰ বাবে কঠিন?
1: কঠিন আচলতে ক'বলৈ গ'লে দুয়োটাই কঠিন, চৰ্চা দুয়োটাতে দৰকাৰ, যে যিদৰে সংগীতৰ কাৰণে সাধনাৰ প্ৰয়োজন, নৃত্যৰ কাৰণেও সাধনাৰ প্ৰয়োজন। কিন্তু মই নৃত্য কিয় ক'ম, নৃত্য আমাৰ ব্যায়ামৰো কাম কৰে, আমাৰ শৰীৰৰ বাবেও উপযোগী, গতিকে নৃত্য মোৰ কাৰণে অলপ মই কঠিন বুলি ক'ম।
0: বৰ্তমান সময়ত নৱপ্ৰজন্মৰ মাজত এটা ধাৰণা থাকে যে সাংস্কৃতিক বা নৃত্য গীত বা এইবিলাকৰ সৈতে জড়িত হৈ থাকিলে পঢ়া শুনাত কিছু বাধা আহে বুলি কয় অভিভাৱকসকলেও। সেইটো খুব আজিকালি এটা মানে বাৰে বাৰে কৈ থাকে যে সংগীতৰ সৈতে জড়িত হ'লে পঢ়াত বাধা আহে। গতিকে এই পঢ়া শুনা, ব্যক্তিগত জীৱন আৰু শিল্প চৰ্চা, এই সকলোবোৰৰ মাজত ভাৰসাম্য কেনেদৰে ৰক্ষা কৰিব পাৰি?
1: আচলতে মই ভবামতে কওঁ যে মোৰ নিজৰ ক্ষেত্ৰত মই পাইছোঁ, মোক কেতিয়াও মোৰ কাৰণে ভাৰসাম্য ৰক্ষা কৰিবলগীয়া তেনেকুৱা মানে পৰিস্থিতি অহা নাছিলে, কাৰণ সংগীতে প্ৰশান্তি আনে, সংগীতে মনোযোগ বঢ়ায় বুলিও কয়, আৰু সত্ৰীয়া হওক বা সংগীতেই হওক যদি চৰ্চা চলি থাকে, সেই চৰ্চাই আচলতে আমাৰ পঢ়া শুনা জীৱনত আমাক উপকাৰহে সাধন কৰে, কাৰণ আমাৰ মনোযোগ বা আমাৰ যিখিনি সেইখিনি সময়ত আমাৰ এটা দুৰন্ত সময়, সেইখিনি সময় এফালে পঢ়া শুনাও চলি থাকিব লাগে, তাৰ লগতে সংগীতৰ চৰ্চা, আচলতে এই দুয়োটা বস্তু যেতিয়া আমাৰ সমানে চলে জীৱনত, মই ভাবোঁ মোৰ ক্ষেত্ৰত মই পাইছোঁ, আৰু মই বেলেগৰ ক্ষেত্ৰতো এতিয়া মই বৰ্তমান মোৰ ল'ৰা ছোৱালীক শিকাই আছোঁ, মই তেতিয়াও দেখিছোঁ যিসকলে ভালকৈ সংগীত সাধনা কৰি আছে তেখেতসকল কিন্তু পঢ়া শুনাটো সমানেই আগবাঢ়ি গৈ আছে, গতিকে মই নাভাবোঁ যে ব্যাঘাত জন্মায়।
0: আচলতে এইটো অভিভাৱকসকলৰ এটা ভুল ধাৰণা।
1: হয় হয়।
0: এজন যুৱ শিল্পী হিচাপে একদম প্ৰথম মঞ্চ অভিজ্ঞতাটো কেনেকুৱা আছিল?
1: প্ৰথম মই সৰুতে প্ৰতিযোগিতাসমূহ কৰিছিলোঁ, তেতিয়া যাওঁ বিষ্ণু ৰাভা সংগীতৰ প্ৰতিযোগিতা হয়, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতাসমূহ তেতিয়া অংশগ্ৰহণ কৰিছিলোঁ আৰু ভাল আছিলে অভিজ্ঞতা। তেতিয়া সেইটো সময়ত অংশগ্ৰহণ কৰাৰ কাৰণে বহুতখিনি ভুল বা যিখিনি শুধৰণি কৰিবলগীয়া আছিলে তেতিয়া আমি শিকিছিলোঁ, গম পাইছিলোঁ, সেইকাৰণে মই ভাবোঁ যে এইখিনি এনেকুৱাসমূহ প্ৰতিযোগিতাত আচলতে সকলোৱে অংশগ্ৰহণ কৰিব লাগে।
0: একদম প্ৰথম আপুনি ক'ত এনেকুৱা মানে গীত বা নৃত্যৰ প্ৰথম
1: নৃত্যটো বাৰু মোৰ মনত নাই, বহুত সৰুতেই কৰিছিলোঁ, কিন্তু মোৰ বিদ্যালয়ত মই

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ, ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত, নগাঁও জিলাত ছোৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰিৰ বিক্ৰী আৰু সৰবৰাহত নিষেধাজ্ঞা জাৰি, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ হৈছে। দিছপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত নগৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব, বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী বিতৰ্ক।

0: এখন এখন আমি বেড বনাব লাগিব আৰু ইখন বেডৰ পৰা সিখন বেডলৈ এটা দূৰত্ব ৰাখি বেডকেইখন ওখ কৰি দিব লাগে ডিপ অকণমান ডিপ তুলি মানে ওখ কৰি মাজৰ ইখন বেডৰ পৰা সিখন বেডৰ মাজত মানে নলাৰ দৰে এটা আকৃতিৰ তেনেকুৱা আমি এটা দূৰত্ব এটা ৰাখিব লাগে তেতিয়া মানে কি হয় সৰু সৰুকৈ বেড বনালে তেনেদৰে যে প্ৰায় মানে কি হয় কাষৰ কাষৰ কঠীয়াবোৰ ডাঙৰ যদি আমি এটুকুৰা ঠাইত পাৰি দিওঁ কাষৰ কাষৰ কঠীয়াবোৰ ভাল হয় মাজৰ কঠীয়াখিনিয়ে বহু সময়ত পানীটো ভালকৈ নাপায় বা মানে পৰিপুষ্টি যোনটো হয় সেয়া ভালকৈ নাপায় কিন্তু যদি আমি এনেদৰে দীঘলীয়া দীঘলীয়া বেড বনাই লওঁ তেতিয়া মাজৰ যে এইবোৰ আমি যে দূৰত্ব এটা ৰাখি ৰাখি খালবোৰ বনালোঁ তেতিয়া মানে যদি সেইকেইদিনত বৰষুণ পৰা নাই বা পানীৰ অভাৱ হৈছে আমি নিজে যদি পানীটো দিছোঁ ইৰিগেশ্যন কৰিছোঁ তেতিয়া বা বৰষুণ দিলেও সেই মানে মাজৰ খালবোৰ হৈ থাকিলে যে সমানভাৱে প্ৰতিখন বেডে চাৰিওফালৰ পৰা পানীটো পায় আৰু মানে পুলিবোৰ ভাল হয় আৰু সেই আমি আৰু এটা মন কৰিব লাগিব যে আমি পৰাপক্ষত গোবৰ সাৰ ব্যৱহাৰ কৰিব লাগে যেতিয়া কঠীয়াৰ বাবে আমি মাটি প্ৰস্তুত কৰিছোঁ শেষৰবাৰ হাল বাওঁতে আমি গোবৰ সাৰ দিব লাগে আৰু লগতে ইউৰিয়া 80 গ্ৰাম ছুপাৰ ফচফেট 80 গ্ৰাম আৰু পটাছ 40 গ্ৰামকৈ প্ৰতিখন বেডতে দিব লাগিব গতিকে এইদৰে কঠীয়া প্ৰস্তুত কৰিলে নিশ্চয়কৈ আমাৰ কঠীয়া ভাল হ'ব আৰু এখন বেডত 650 গ্ৰামৰ পৰা 1 কেজিকৈ বীজটো সিঁচিব লাগে এখন বেডত যোনটো বেডৰ জোখ দিলোঁ সেইটো মতে আৰু ছয়িং মানে আমাৰ কঠীয়া পেলোৱাৰ সময়টো ৰাইজে জানেই মে জুনৰ পৰাই আৰম্ভ হয় গতিকে তেনেদৰে কৰিলে নিশ্চয় কঠীয়া মানে স্বাস্থ্যৱান কঠীয়াবোৰ পাবলৈ সক্ষম হ'ব
1: এতিয়া কঠীয়াতলিত ৰোগ বা পোকৰ আক্ৰমণটো দেখা যাবই যিহেতুকে বাৰিষাৰ এটা সময়ত পোক পৰুৱাবিলাকৰ প্ৰাদুৰ্ভাৱটো
0: বেছি হয় মানে
1: তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেনেকুৱা ব্যৱস্থা ল'ব লাগিব
0: প্ৰথম আমি কৰিব পাৰোঁ যে বীজ শোধন কৰিব পাৰোঁ মানে বীজটো সিঁচাৰ আগতে সেয়া আমি শোধন কৰিব পাৰোঁ কাৰ্বক্সিন বুলি এবিধ আপোনাৰ কেমিকেলছ পোৱা যায় সেয়া 2 গ্ৰামকৈ প্ৰতি কেজি বীজৰ বাবে আৰু প্ৰতি লিটাৰ পানীত আমি সেয়া ঘুলি বীজ শোধন কৰিব পাৰোঁ তাৰপিছতে কঠীয়াতলিত পাত মানে বিশেষকৈ 3-4 বিধ মানে পোকেই হওক বা ৰোগ আমি প্ৰাদুৰ্ভাৱ বেছি পাওঁ বা আক্ৰমণটো আমি বেছি দেখিবলৈ পাওঁ সেয়া হৈছে এটা মানে পাতত চকু আকৃতিৰ দৰে এটা হ'ব কঠীয়াৰ পাতত মানে সেয়া ব্লাষ্ট বুলি কোৱা হয় তেনে ক্ষেত্ৰত আমি এডিনফোৰ্ছ বুলি এবিধ ঔষধ আছে সেয়া মাৰিব পাৰোঁ প্ৰতি লিটাৰত মানে 1 ml 1 ml আৰু এটা হয় যে কঠীয়াতলিত ৰঙা পৰে খুব আমি দেখিবলৈ পাওঁ ৰঙা পৰি যায় আগবোৰ মানে ৰঙা ৰঙা পৰি অলপ জ্বলি জ্বলি যোৱা যেন হয় এই ক্ষেত্ৰত আচলতে কি হয় তেতিয়া আমি যদি কঠীয়া ৰাতিপুৱা সময়ত বিশেষকৈ কঠীয়াৰ ওপৰেৰে এনেকৈ হাতখন বোলাই দিলে হাতত সৰু সৰু ৰঙা চাহীৰ দৰে পোকটো লাগি আহে এয়া মানে থ্ৰিপ্ছ বুলি এবিধ পোক আছে সেইবিধ পোকৰ বাবে দেখা যায় ধানৰ কোমলীয়া পাতৰ ৰসটো শুহি খাই দিয়ে গতিকে গোটেই কঠীয়াডৰাই লাহেকৈ এটা মানে ৰঙা পৰি আহে ৰঙা পৰি শুকাই আহে তো এনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ ক্লৰোপাইৰিফছ বুলি এবিধ ঔষধ পোৱা যায় নাইবা ক্লৰান ট্ৰেনিলি পল বুলি কৰাজেন বুলিও ক'লেও আমি মানে আপোনাৰ এনেকুৱা ফাৰ্টিলাইজাৰ বা ঔষধ পোৱা দোকানত বিচাৰিলে পোৱা হ'ব সেয়া আমি প্ৰতি লিটাৰ পানীত 0.4 ml মানে আপুনি এটা টেংকিত 10 লিটাৰ পানীত আপুনি 4 ml ল'লে লৈ স্প্ৰে কৰিলে এয়া কমিব এয়া পোকৰ আক্ৰমণটো কমিব তাৰ লগতে আৰু এটা চৰহা পোক এটা দেখা যায় যে আক্ৰান্ত পাতবিলাকত কিছুমান বগা বগা সমান্তৰাল দাগ কিছুমান হ'ব এয়া কঠীয়াটো হয় আৰু মূল পথাৰতো দেখা যায় এইবিধ পোকৰ আক্ৰমণ তেনে ক্ষেত্ৰতো সেই একেই কৰাজেন ঔষধবিধে আমি 10 লিটাৰ পানীত যদি 4 ml দিওঁ আৰু স্প্ৰে কৰোঁ নিশ্চয় কৃষকসকলে সুফল পাব
1: গতিকে সেইখিনি সাৱধানতা ল'লেই হৈ গ'ল
0: হয়
1: জাত নিৰ্বাচনৰ ভূমিকাটো অতি প্ৰয়োজনীয়
0: প্ৰয়োজনীয়
1: ভাল ধৰণে জাতটো নিৰ্বাচন কৰিলেহে তাৰ উৎপাদনটো পাম এই ক্ষেত্ৰত আপুনি কি ক'ব
0: নিৰ্বাচনৰ
1: কথা
0: এতিয়া আমি বীজটো যেতিয়া আনো আমি ক'ৰবাৰ পৰা কিনি আনিছোঁ নাইবা য'ৰ পৰাই নানো লাগিলে আমি এইটো চাব লাগে যে উৎসটো সদায় বিশ্বাসজনক হ'ব লাগে যে ক'ৰ পৰা আমি বীজটো আনিছোঁ এতিয়া আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰটো বীজ বিক্ৰী কৰা হয় শালি ধানেই হওক বা বড়ো ধানেই হওক আৰু লগতে আপোনাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো ভাল মানে গুণগত বীজ পোৱা যাব গতিকে আপোনালোকে চাব যে বীজৰ উৎসটো যাতে ভাল হয় আৰু জাতৰ কথা এতিয়া আহিলে জাতবোৰ বিভিন্ন সময়ৰ বতৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ বেলেগ বেলেগ জাতৰ উৎস উৎপাদনক্ষম

0: জাত কিছুমান ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। তাৰ আগতে কওঁ যে বীজবোৰ যে আমি আনিলোঁ, বীজবোৰ অনাৰ পিছত সেইবোৰ ভাল নে বেয়া আমি ঘৰত কৃষকসকলে নিজেও সেয়া মানে পৰীক্ষা কৰি ল'ব পাৰিব। হয়, কি কৰিব লাগে, এটা বাল্টিত বা ডাঙৰ এনেকুৱা চৰিয়াত বীজটো পানীত অলপ পানী লৈ বীজটো ঢালি দিব লাগে। বীজটো ঢলাৰ পিছত যোনবোৰ বীজ মানে তললৈ পৰি যাব সেয়া মানে ভাল বীজ, আৰু যোনবোৰ ওপৰলৈ উপঙি আহিব সেয়া মানে ভাল বীজ নহয়, সেয়া আমি আঁতৰাই পেলাব লাগে। যোনবোৰ উপঙি আহিব সেয়া বীজ আঁতৰাই পেলাব লাগে, আৰু যোনবোৰ বীজ মানে তলত ডুব গ'ল সেই বীজবোৰহে আমি কঠিয়াৰ বাবে ব্যৱহাৰ কৰিব লাগে। তাৰপিছতে সেই বীজ আমি শোধনো কৰি ল'ব পাৰোঁ। শোধন কৰাৰ পিছত যেনেদৰে আমি পৰম্পৰাগতভাৱে বীজবোৰ 24 ঘণ্টাৰ বাবে এৰাতি তিয়াই থওঁ, তাৰপিছত আকৌ তাৰ পৰা পানীৰ পৰা তুলি আমি গাপ দিওঁ, এদিন বা দুদিনৰ কাৰণে গাপ দিওঁ। তেনেদৰে বাকী কৃষকসকলে যেনেদৰে পৰম্পৰাগতভাৱে আমি কৰি আহিছোঁ আৰু সেয়া কৰিব পাৰিব। মাত্ৰ তাৰ আগতে ধৰক বীজটো আমি পৰীক্ষা কৰি ল'লোঁ, তাৰপিছত শোধন কৰি ল'ব পাৰোঁ। গতিকে এনেদৰে আমি ঘৰতে বীজটো পৰীক্ষা কৰিব পাৰোঁ। আৰু যোনটো জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে যোনবোৰ আমি নতুন নতুন জাত কিছুমান ইতিমধ্যে বহু উদ্ভাৱন কৰা হৈছে, কাৰণ এইবাৰে এতিয়ালৈকে বৰষুণেই হোৱাই নাই, বহু ঠাইত শুকানেই হৈ আছে, পথৰুৱা মাটি হাল বাবই পৰা নাই, কিছু কিছু ঠাইতহে মানে হাল বাই ৰুব পৰা হৈছেগৈ। গতিকে সময়ত আজিকালি পানী নহয়, যেতিয়া হ'ব নালাগে তেতিয়া ধৰক ফুল ফুলাৰ সময়ত আমাৰ বৰষুণটো আহিলে বৰ্তা ভাল নহয়, মানে ফুলৰ ৰেণুটো ধুই দিয়ে আৰু আমাৰ পতান হয় আৰু গুটিটো ভাল নহয়, গুটি ভাল নহয়, প্ৰডাকশ্যন ভাল নহয় শেষত গৈ। গতিকে এই ক্ষেত্ৰত আমি বিভিন্ন জাত আমি উদ্ভাৱন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে, আৰু ইতিমধ্যে অসম কৃষক বিশ্ববিদ্যালয়ৰ অধীনত বহুবোৰ জাত আমাৰ উদ্ভাৱন কৰা হৈছে। এতিয়া খৰাং প্ৰতিৰোধী জাত মানে যোন সময়ত যে আমাৰ পানী নহয়, শুকান পৰি যায়, তাৰ বাবে আমি চাহভাগী ধান আৰু নতুনকৈ এটা আমাৰ ধানৰ জাত ওলাইছে অৰুণ বুলি, যাৰ উৎপাদন প্ৰতি হেক্টৰত 4 টনলৈ বা 4.5 টনলৈকেও পোৱা হয় সময়ত। আৰু লগতে ডি আৰ আৰ ধান 44 বুলি আছে, এটা 46 বুলি আছে, এইকেইটা ধানৰো উৎপাদন বহু ভাল, 5.5ৰ পৰা কেতিয়াবা 7 টন মানে প্ৰতি হেক্টৰত 7 টন পৰ্যন্তও যায়। তাৰপিছতে আহিলে আপোনাৰ দুবন সহনশীল জাত বুলি, কাৰণ বহু ঠাইত আমাৰ বানপানী হয়, বানপানীয়ে ধান মাৰে, গতিকে বা কিছুমান ঠাইত হয় যে 14-15 দিনলৈকে বানপানীটো থাকে, যোনটো আমি ফ্লেছ ফ্লাড বুলিও কোৱা হয়, মানে অলপ দিনৰ কাৰণে থাকি আকৌ নাইকিয়া হৈ যায়, কিন্তু সেই অলপ দিনৰ ভিতৰতে গোটেই মানে ধানডৰা মাটিডৰা আমাৰ মাৰি থৈ যায়, নষ্ট কৰি থৈ যায়। গতিকে তেনেক্ষেত্ৰত আমাৰ দুবন সহনশীল জাত ইতিমধ্যে জনপ্ৰিয় হৈছেই বাৰু, আমাৰ ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান এনেকুৱা ধৰণৰ জাত আমি লগাব পাৰোঁ, যাৰ উৎপাদন আপোনাৰ 5-6 টন পৰ্যন্ত হয়। খালি এই ক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে মই যদি আজি বা কালি ৰুইছোঁহে, পৰহিলেই যদি তেনেকুৱা বানপানী হৈ যায় তেতিয়া কিন্তু সেই প্ৰতিৰোধী ক্ষমতাটো নাথাকে আচলতে, কাৰণ আমাৰ যে কঠীয়া ৰোৱাৰ পিছত এটা কথা থাকে সজাল ধৰিব লাগে বুলি কয় যে, গতিকে অন্ততঃ 14-15 দিন ৰোৱাৰ পিছত যদি পানী আহে তেতিয়াহে সেই মানে প্ৰতিৰোধী ক্ষমতাটো গছজোপাই পাব, কাৰণ শিপাই ঠন ধৰিব লাগিব যে, গতিকে এদিন দুদিনৰ পিছতেই যদি ধৰক বানপানীয়ে মাৰি থৈ যায় তেতিয়া বাৰু সেই ধানৰ যাতে প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতাটো নাথাকিব। তাৰপিছত আৰু আমাৰ কিছুমান মধ্যমীয়া ওখ জাত, মধ্যমীয়া ওখ জাত মানে কি হয়, বেছি ওখ জাতৰ ধান হ'লে মানে পৰি যোৱাৰ সম্ভাৱনাটো থাকে, যোনটো যে ধান কটাৰ আগতে হালি যায় পৰি যায় তেতিয়াও আমাৰ বহু ধান পথাৰতেই নষ্ট হয়। গতিকে কিছুমান মধ্যমীয়া ওখ জাত ইতিমধ্যে আমাৰ ৰাইজে লৈছে, ৰঞ্জিত বাহাদুৰ, আৰু তাৰ লগতে দুটা নতুন জাত উলিওৱা হৈছে পাটকাই আৰু প্ৰচুৰ বুলি, এইকেইটা ধানৰ আপোনাৰ 6-6.5 টন পৰ্যন্ত পোৱা হয় উৎপাদন। গতিকে ৰঞ্জিত বাহাদুৰৰ লগতে ৰাইজে যদি এইকেইটা ধানো আঁকোৱালি লয় তেওঁলোকে নিশ্চয়কৈ উৎপাদন হয় অধিক উৎপাদন পাবলৈ সক্ষম হ'ব। তাৰ লগতে আমাৰ কিছুমান বৰা ধান, চকুৱা ধান এইবোৰো আছে, নতুনকৈ উদ্ভাৱন কৰা হৈছে এইবোৰ। চকুৱা ধান এটা আছে ডিউং বুলি, ইতিমধ্যে আমাৰ চকুৱা ধানটো আমাৰ জলপান বনাবৰ কাৰণে বহুতে চিৰা মুড়ি এনেকুৱাবোৰৰ ক্ষেত্ৰত সান্দহ
1: কৰিবলৈ, আমাৰ অসমীয়া সমাজত চাহিদাটো আছে,
0: বিহুৱে বিহুৰ সময়ততো আমাক লাগেই, গতিকে এই নতুন জাতটো ল'ব পাৰে, যাৰ উৎপাদন মানে যোনবোৰ আমাৰ পৰম্পৰাগত চকুৱা বা বৰা ধান আছে সেইবোৰতকৈ উৎপাদনটো বেছি পাব। বৰা ধানৰ ক্ষেত্ৰত আঘুনি বুলি এটা আছে, আঘুনি বৰা কৰিব পাৰে ৰাইজে। তাৰপিছতে আহিলে আপোনাৰ এটা নতুন জাত ওলাইছে চুৰমা ধান বুলি, যোনটো কমদিনীয়া জাত,

0: আৰু তাৰ উৎপাদন ভাল আৰু তাৰ লগতে চাউলটো মানে সৰু চাউল, বেছি ডাঙৰ চাউলৰ ভাত খাবলৈ আমি আমনি পাওঁ যে দিগদাৰ পাওঁ, গতিকে যোনটো ফাইন গ্ৰেইন বুলি কোৱা হয় সৰু সৰু চাউলটো, গতিকে এই ধানটো ৰাইজে আঁকোৱালি ল'ব পাৰে। আৰু মধ্যমীয়া জাত হিচাপে নুমলি, শ্ৰাৱণী, ঢলি এইকেইটা আছে, যোনকেইটা আমাৰ ৰিলে শস্য বুলি কয় যে ইটোৰ পিছত আনটো খেতি যেনেকৈ কৰা হয়, বা একেদৰা মাটিতে শালি ধানৰ পিছত যদি আমি বেলেগ এটা ধান, বেলেগ মানে মাহজাতীয় শস্য বা তৈলজাতীয় শস্য কৰিব খোজোঁ, তেতিয়া এনেকুৱা আমি মধ্যমীয়া বা কমদিনীয়া জাত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰপিছতে দুটা জাতৰ কথা কৈ দিওঁ ইয়াৰ লগতে, প্ৰফুল্ল আৰু গীতেশ বুলি দুটা জাত আছে। এই দুটা জাত আপোনাৰ কি হয় মানে বহু সময়ত হয় যে আমি কঠীয়াটো পাৰি থলোঁ কিন্তু খৰাঙৰ কাৰণে আমি ধৰক ৰুব পৰা নাই বা বানপানীৰ কাৰণে ৰুব পৰা নাই, কিন্তু কঠীয়াৰ বয়সটো বেছি হৈ যায়গৈ, তেতিয়াও গাঁঠি লগা বুলি কয় যে তেতিয়া মানে সেই গাঁঠি লগা কঠীয়া ৰুলে ৰাইজ মানে কৃষকে উৎপাদনটো সিমান নাপায়। কিন্তু এই ক্ষেত্ৰত কৃষকে এটা বেকআপ প্লেন হিচাপে মানে যাতে আমাৰ অসুবিধা ৰুব পৰা নাই, অসুবিধা হৈছে আমি বোলে অলপ দেৰিকৈও ৰুব বিচাৰিছোঁ, তেতিয়া কঠীয়া পেলাই থ'ব পাৰে প্ৰফুল্ল আৰু গীতেশ বুলি দুটা জাতৰ। সেই দুটা জাতৰ মানে কঠীয়া আপোনাৰ 60-দিনীয়া কঠীয়া বা 70-দিনীয়া কঠীয়া ৰুলেও কিন্তু ভাল প্ৰডাকশ্যনেই পাব, ভাল উৎপাদনেই পাব। আৰু এই যে গাঁঠি লগা কথাটো ক'লোঁ, এই দুটা জাতৰ ক্ষেত্ৰত সেই কথাটো প্ৰযোজ্য নহয়, আৰু অলপ বয়সীয়া কঠীয়া ৰুলেও উৎপাদনটো অধিকেই পাব। তাৰপিছতে আমাৰ আৰু এটা আজিকালি জৈৱিক খেতি বা যোনটো আমাৰ নেচাৰেল ফাৰ্মিং প্ৰাকৃতিক খেতিৰ কথা খুব কৈ থকা হৈছে, গতিকে এই ক্ষেত্ৰত কি হয় আমি এনেকুৱা কিছুমান জাত ল'ব লগা হয় যোনবোৰ যাতে মানে কম মানে আমি যোনবোৰ কেমিকেল সাৰ বা ৰাসায়নিক সাৰ নিদিয়াকৈও যোনবোৰে যাতে গোবৰ বা জৈৱিক কেঁচুসাৰেই হওক বা পচন সাৰ এনেকুৱা ধৰণৰবোৰ ব্যৱহাৰ কৰিয়েই মানে যোনে ভাল উৎপাদন দিব পাৰে, তেনেকুৱা ধৰণৰ জাত কেইটামান হৈছে গান্ধাৰী, মোহন আৰু নতুনকৈ ওলাইছে আপোনাৰ লাংপি আৰু এটা আমৰেং বুলি। এইকেইটা জাত মানে এনেকুৱা জৈৱিক বা প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত কৰিলেও আমি উৎপাদন অধিক পৰিমাণে পাবলৈ সক্ষম হ'ম। গতিকে এইকেইটাই আছিলে আমাৰ বিভিন্ন মানে জাতৰ কথা, নতুনকৈ উদ্ভাৱন হোৱা জাত। আৰু লগতে এটা জাতৰ কথা কৈ থ'ব লাগিব, লাৱণ্য বুলি, যোনটো ইতিমধ্যে বহু ঠাইত ৰাইজে আঁকোৱালি লৈছে, যোনটো আমাৰ কলা চাউলটো মানে অলপ কলা ধৰণৰ, বেঙুনীয়া কলা ধৰণৰ, য'ত মানে এন্থ'চাইডিন কণ্টেণ্ট বুলি এটা যি ৰঞ্জক পদাৰ্থ হয় এয়া পোৱা হয়, যি মানে আপোনাৰ বিভিন্ন ঔষধীয় গুণ থাকে ইয়াত এই পদাৰ্থটো থকাৰ বাবে। আৰু লগতে মধুমেহত ভোগা ৰোগীৰ বাবেও এই চাউলৰ ভাত খোৱাটো ভাল, গতিকে ৰাইজে আমাৰ ধান গৱেষণা কেন্দ্ৰ আমাৰ যি তিতাবৰত আছে তাৰ পৰা নতুনকৈ উদ্ভাৱন কৰা হৈছে, গতিকে ৰাইজে এই ধানৰ খেতিও নিশ্চয়কৈ কৰিব পাৰে আৰু কৰিলে নিশ্চয় তেওঁলোকে ঘৰৰ পৰিয়ালৰ যোনটো আমাৰ বিভিন্ন বেমাৰ আজাৰৰ পৰাও হাত সাৰি থাকিব পাৰিব।
1: আপুনি জাতৰ কথাখিনি বৰ সুন্দৰকৈ ক'লে, যিখিনি জাতৰ কথা ক'লে এইখিনি কথা যদি আমাৰ কোনো কৃষকে কৰিব বিচাৰে এনেকুৱা ধৰণৰ জাত লৈ পেলাই, তেতিয়াহ'লে ক'ত যোগাযোগ কৰিব লাগিব?
0: সেয়া আমাৰ মাণ্ডলী গৱেষণা কেন্দ্ৰতো যোগাযোগ কৰিব পাৰে। ইতিমধ্যে কিছুমান জাত দিয়া হৈছে, কিছুমান জাত বাৰু ইতিমধ্যে বীজ প্ৰায় চাগে শেষ হওঁ হৈছে, নাইবা কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ য'ত নগাঁৱত আছে, মৰিগাঁৱত আছে, প্ৰতিখন জিলাতে আছে, তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগতো যোগাযোগ কৰিব পাৰে, গতিকে নিশ্চয় এনেধৰণে তেওঁলোকে বীজটো মানে আহৰণ কৰিব পাৰিব।
1: এতিয়া আহিলে গ'ল মূল পথাৰতো ৰুব লাগিব এইখিনি বস্তু, হয় কেনেধৰণে লগাব লাগিব?
0: হয়, এতিয়া বৈজ্ঞানিক পদ্ধতিৰে মূল পথাৰত লগাবলৈ হ'লে আমি প্ৰায়ে কওঁ যে শাৰী শাৰীকৈ লগাব লাগে, কিন্তু কৃষকে বহু সময়ত বাৰু শাৰী শাৰীকৈ লগাবলৈ অলপ অসুবিধা ব্যক্ত কৰে, কাৰণ কথাটো হ'ল কি তেওঁলোকৰ খৰচটো বহুত বাঢ়ি যায় মানে, হয়, আৰু সময়টো বহুত লাগে, আজিকালি ৰোৱনি দাৱনি পোৱাৰো অসুবিধা, গতিকে আমি কিন্তু প্ৰায়ে কওঁ যে শাৰী শাৰীকৈ লগালে কি হয় যেতিয়া পাছৰখিনিৰ কাৰণে মানে আমি টপ ড্ৰেছিং বুলি এটা কথা থাকে, মানে যে প্ৰথমবাৰতে আমি ইউৰিয়া গোটেইটো দি নিদিওঁ ৰোৱাৰ সময়তে, পিছত আপুনি যোনটো অধিক মানে পুলি পোখা মেলা এটা ষ্টেজ আছে তাৰপিছতে ফুল ফুলাৰ আগে আগে গেৰ ধৰা বুলি কয়, গেৰ ধৰা সময়তো আমি ইউৰিয়া ছটিয়াব লগা হয় আৰু যোনটো আমি বন বাট নিৰণি কৰিব লাগে মাজে মাজে, বা যদি একেটা জাততে মাজতে মূল পথাৰৰ মাজতে আমি মিক্স হয় নহয় কেতিয়াবা বীজটো কঠীয়া পেলাওঁতে ৰুওঁতে মেলোঁতে মিক্স হয়, সেয়া মানে আমি উঘালি পেলাব লাগে যোনটো মিক্স হৈ থাকে।

0: গতিকে এনেধৰণৰ কামবোৰ কৰিবলৈ আমাক মানে কি হয় শাৰী শাৰীকৈ ৰুলে সুবিধা হয়। আৰু কৃষকক জনাব খোজোঁ যে আপোনালোকে কি কৰিব, মানে আমাৰ ধৰক সাধাৰণতে কোৱা হয় এজোপা এটা লাইনৰ পৰা ইটো লাইনলৈ দূৰত্ব 20 চেণ্টিমিটাৰ হ'ব লাগে আৰু এজোপা গছৰ পৰা আনজোপালৈ 15 চেণ্টিমিটাৰ হ'ব লাগে। এয়া বাৰু কমদিনীয়া জাত বা দীৰ্ঘদিনীয়া জাতৰ ক্ষেত্ৰত অলপ বেলেগ বেলেগ হয়, কিন্তু প্ৰায়ে 20 আৰু 15 এইকেইটা মেইনটেইন কৰিলে আমাৰ হয়। তেনেক্ষেত্ৰত আপোনাৰ তেওঁলোকে কি কৰিব পাৰে, এনেকুৱা আমাৰ ৰছী কিনিবলৈ পায় যে প্লাষ্টিকৰ ৰছী হওক বা যি ধৰণৰ সুবিধা হয় আৰু, তেওঁলোকে সেই 15 চেণ্টিমিটাৰৰ মূৰে মূৰে যদি তেওঁলোকে এটা গাঁঠি দি দি লয়, নাইবা এনেকুৱা বাঁহৰ কিবা
1: সমান
0: এনেকুৱা মাৰি এডাল লৈ তেওঁলোকে ঘাত দি দি যদি লয়, তেতিয়া মানে ধৰক সেই মাৰিডাল ৰুই ৰুই গৈ থাকিব, আগলৈ নি নি গৈ থাকিব, তেতিয়া মানে আকৌ ৰছীডাল ধৰি কোনোবাই টানি আকৌ দুগৰাকী মানুহ বা দুজন মানুহৰ বেলেগকৈ প্ৰয়োজন নহয়, সময়টো বহু পৰিমাণে কমিব। বা তেওঁলোকৰ সুবিধা অৰ্থে তেওঁলোকে অকণমান কথাবোৰ অলপ সাল সলনি কৰিও তেওঁলোকৰ সুবিধা অনুসৰি কৰি ল'ব পাৰে যাতে সময়টো অকণমান কম লাগে। কিন্তু শাৰী শাৰীকৈ ৰুলে কি হয় আৰু এটা ভাল হয় যে প্ৰতিজোপা গছেই মানে পুলিপোখা মেলাৰ সময়তে বা প্ৰতিটো ষ্টেজতে যোনবোৰ প্ৰয়োজনীয় সাৰ মানে মাটিৰ পৰা সমানভাৱে যাতে প্ৰতিজোপা গছেই পাব পাৰে, গতিকে এইটো আমি কথা মন কৰিব লাগিব। আৰু এইখিনিতে হয় এইটো কথা ওলাওঁতে আৰু এটা কথা কৈ থওঁ, বহু ক্ষেত্ৰত হয় কি যেতিয়া সংকৰণ প্ৰজাতি হাইব্ৰিড ভেৰাইটি এটা কৰে, তেওঁলোকে মানে ৰাইজে ভাবে যে গছজোপা বহুত ডাঙৰ হয়, পুলিপোখা বহুত বেছি মেলে মানে, গতিকে তেওঁলোকে এজোপা গছৰ পৰা আনজোপা গছৰ দূৰত্ব বেছি বঢ়াই দিয়ে। তেনে ক্ষেত্ৰত কিন্তু কি হয়, আমি আচলতে ৰিকমেণ্ড কৰাৰ মতে বৈজ্ঞানিক পদ্ধতিৰে কৰিবলৈ হ'লে বেছি দূৰত্ব এটা মেইনটেইন কৰাটো বৰ এটা ভাল নহয়, তাৰমানে তাত পুলিপোখা পোখাটো বহুত ওলাব কিন্তু প্ৰতিটো পোখাই ভাল ধৰণৰ মানে বীজটো
1: নাপাব,
0: বীজটো মানে উৎপাদন কৰিব নোৱাৰে, তেতিয়া কি হয় পতানৰ পৰিমাণটো বাঢ়ি যায় মানে, গতিকে সেই নিৰ্দিষ্ট এটা বেছি বেছি ওচৰতো হ'ব নালাগে বেছি দূৰতো হ'ব নালাগে, নিৰ্দিষ্ট পৰিমাণৰ মই যোনটো ক'লোঁ এজোপাৰ পৰা সিজোপালৈ 15 আৰু এটা লাইনৰ পৰা সিটো শাৰীলৈ আমাৰ 20 চেণ্টিমিটাৰ, সেয়াই পৰ্যাপ্ত হয়। গতিকে এইখিনি কথা মন কৰিব লাগিব ৰোৱাৰ সময়ত। তাৰপিছতে এইখিনিতে মই আমাৰ যোনটো ৰাসায়নিক সাৰৰ এটা নিৰ্দিষ্ট পৰিমাণ যোনটো বান্ধি দিয়া হৈছে সেইটোও কওঁ যে আমি ইউৰিয়াটো প্ৰতি বিঘাত 18 কেজিকৈ, ছিংগল ছুপাৰ ফচফেটটো 17 কেজিকৈ আৰু মিউৰিয়াটক পটাছ যোনটো সেয়া 9 কেজিকৈ প্ৰতি বিঘাত দিব লাগে। ইয়াতকৈ কিন্তু বেছি দিয়াটো ভাল নহয়, কাৰণ আমাৰ এতিয়া অলপ দিন আগতে আমি সকলোৱে ৰাইজে পাইছে বাৰু, আমি বহু কৃষকসকলক পাইছোঁ, খেতি বচাও অভিযান বুলি এটা হৈছিল, তাত মানে কেনেদৰে আমি বেলেঞ্চ ফাৰ্টিলাইজাৰ মানে যিমান পৰিমাণৰ লাগে সিমান পৰিমাণৰ সাৰহে মাটি টুকুৰা দিব লাগে, তেতিয়াহে আমি যে মাটিৰ স্বাস্থ্যটো দীৰ্ঘদিনৰ বাবে আমি ভাল কৰি ৰাখিব পাৰিম, এই কথাবোৰ আছিল। গতিকে ইতিমধ্যে বহু কথা আমি কৃষকৰ মাজলৈ গৈ কোৱা হৈছে, আমাৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ফালৰ পৰাও বহুখিনি কৰা হৈছে, গতিকে এইখিনি কথা মন কৰিব লাগিব
1: যাতে সাৰটো নিদিয়ে।
0: ফচফেট আৰু পটাছ প্ৰায়ে সমান পৰিমাণেই দিয়ে কিন্তু বহু ক্ষেত্ৰত আমাৰ ইউৰিয়াটো বহুত বেছি মাৰি দিয়ে, মানে মাটিটো মানে যোনটো জৈৱ পদাৰ্থ কিছুমান থাকে সেয়া মানে মৰি যায়, জৈৱিক অণু কিছুমান পৰমাণু থাকে, গতিকে এইখিনি কথা মন কৰিব লাগে তেওঁলোকে। আৰু লগতে এটা থাকে যে আমি কঠীয়াৰ কিমান দিনীয়া কঠীয়া ৰুব লাগিব, তেওঁলোকৰ কিছু সংখ্যকৰ প্ৰশ্ন এটা থাকে, গতিকে সেয়া আমি কওঁ যে ৰেকমেণ্ডেশ্যনটো হ'ল যে আমাৰ 25-30 দিনীয়া কঠীয়া ৰুব লাগে, বেছি দিনীয়া হ'লেও যোনটো ক'লোঁ ইতিমধ্যে যে গাঁঠিত লগা বুলি কয় উৎপাদনটো কম পাব, বেছি কম দিনীয়া কঠীয়া ৰুলেও মানে ৰোগৰ বা পোকৰ আক্ৰমণটো বেছি হ'ব কাৰণ প্ৰতিৰোধ ক্ষমতাটো সিমান নাপায়, গতিকে এইখিনি মন কৰিলে নিশ্চয় উৎপাদন ভাল হ'ব। আৰু এই খেতি বচাৰ কথাটোতে এইখিনিতে মই বহু উন্নত উচ্চ উৎপাদনক্ষম জাতৰ কথা ক'লোঁ, কিন্তু তাৰ লগতে আমি মন কৰিব লাগিব যে খেতি বচাওঁটো আচলতে কি হয়, আমাৰ কিছুমান পুৰণা জাত আছিল, থলুৱা জাত আছিল, সেই থলুৱা জাতবোৰো আমি সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ সেই থলুৱা জাতবোৰত আমাৰ বহু মানে কি কয় আমাৰ শৰীৰৰ বাবে উপযোগী কিছুমান
1: ভিটামিনছ
0: বা এনেকুৱা আপোনাৰ ৰঞ্জক পদাৰ্থ কিছুমান থাকে বা আইৰণ জিংক এনেকুৱা খনিজ পদাৰ্থ কিছুমান থাকে আমাৰ শৰীৰৰ বাবে উপকাৰী হয় যোনবোৰ, সেইবোৰ মানে আমাৰ সেই আমাৰ এতিয়া

0: থলুৱা জাতবোৰ বহু চাবচোন, ৰঙা চাউলৰ কলা চাউল পোৱা যায়, বিশেষকৈ আহু বাও ধানবোৰত বা বৰা চাউলৰো কিছুমান থাকে, চকুৱাত থাকে। গতিকে এই ধানবোৰ কি হয়, উচ্চ মানে উৎপাদন বেয়া বুলি বহু কৃষকে কৰিবলৈ এৰি দিছে, মন নকৰে। কিন্তু আমি মই নকওঁ যে অকল এইখিনিয়ে কৰক, উচ্চ উৎপাদনক্ষম নকৰক বা অকল উচ্চ উৎপাদনক্ষম থলুৱা জাতবোৰ এৰি দিয়ক, সেইটো নহয়। আমাৰ এতিয়া উৎপাদনটো বঢ়াবৰ কাৰণে, জীৱিকাটো জীৱন নিৰ্বাহৰ কাৰণে আমি উচ্চ উৎপাদনক্ষম জাত আমি আঁকোৱালি ল'বই লাগিব। কিন্তু তাৰ লগতে আমি আহ্বান জনাইছোঁ যে অন্ততঃ এডোবা বা দুডোবা মাটিত হ'লেও যদি আপোনালোকে এই থলুৱা জাতবোৰ কৰে, অন্ততঃ ঘৰত খাবৰ কাৰণে হ'লেও আমি নিজৰ পৰিয়ালৰ স্বাস্থ্যৰ যত্ন আমি তেনেদৰেও ল'ব পাৰোঁ।
1: আপুনি আজি আমাৰ কৃষক বন্ধুসকলক শালি খেতিৰ উৎপাদন বৃদ্ধিত বৈজ্ঞানিক পদ্ধতি আৰু উচ্চ উৎপাদনক্ষম জাতৰ ভূমিকা এই বিষয়ে যথেষ্টখিনি কথা ক'লে। এই কথাখিনি আমাৰ কৃষক বন্ধুসকলক নিশ্চয় উপকৃত কৰিব। আগলৈ আপোনাক আকৌ লগ পাম। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।
1: ইমান পৰে শালি ধানৰ বৈজ্ঞানিক কৃষি পদ্ধতি আৰু উচ্চ উৎপাদনশীল জাতৰ ভূমিকা এই বিষয়ক আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে শ্বিলঙনি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডক্টৰ স্মিতা গগৈ আৰু তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধিয়ে। প্ৰিয় কৃষক বন্ধু, এইবাৰ আহিছোঁ আমাৰ আজিৰ কৃষক শিতানলৈ। এই শিতানত আমাৰ আজিৰ কৃষক বন্ধুগৰাকী হৈছে বাজিয়া গাঁৱৰ এগৰাকী মহিলা কৃষক মমিধৰ। তেখেতৰ সৈতে থলিতে কথা পাতিছে আমাৰ প্ৰতিনিধি তম্বুৰুধৰ গোস্বামীয়ে।
2: আজিৰ কৃষক শিতানত আমি এগৰাকী মহিলা কৃষকৰ লগত কথা পাতিবলৈ লৈছোঁ। নমস্কাৰ। আপুনি আপোনাৰ ঘৰ আৰু আপোনাৰ নামটো কওকচোন।
3: মোৰ ঘৰ শ্ৰী মমিধৰ, গাঁও বৰভুগীয়া।
2: বৰভুগীয়া হয়নে? আপোনালোকৰ গোটেই কাষটো দেখিছোঁ মানে খেতিলৈ হেৰি হৈ আছে, হয়নে বাৰু? কল খেতি কৰিছে, তাৰপিছত এইফালে কেৰেলা কৰিছে, আকৌ ব্ৰইলাৰো পুহিছে, কোমোৰাও আছে, সকলো ধৰণৰ খেতিৰ লগতে আপোনালোক জড়িত হৈ আছে। কি কি কৰে বাৰু আপুনি জনাওকচোন।
3: খেতি কৰি উৎপাদন কৰোঁ, ধান খেতিও কৰোঁ।
2: হয়
3: হয়, ছোৱালী পঢ়ালোঁ বিয়ালৈকে।
2: হয়,
3: এজনীয়ে ছোৱালী। অঁ, মিস্ত্ৰী কাম কৰিও আগবাঢ়িছে অলপ।
2: অঁ, তেখেতে মিস্ত্ৰীৰ কাম কৰে, নহয় নহয়? হয়। আপোনালোকে এতিয়া যে ব্ৰইলাৰ ফাৰ্মখন যে আছে, ব্ৰইলাৰ ফাৰ্মখনৰ ঘৰটো নিজেই সাজি লৈছে?
3: ব্ৰইলাৰ ফাৰ্ম নিজে সাজি লৈছোঁ।
2: অঁ অঁ অঁ। তাৰপিছত কিমানমান ব্ৰইলাৰ পুহিব পাৰে এইটোত?
3: এইটোতে 2000-3000
2: হয়। ক'ৰ পৰা আনে পোৱালিবিলাক?
3: পোৱালিবিলাক
2: জেগা আছে ন, তেওঁলোকে একেবাৰে সৰু পোৱালিবিলাক যিবিলাক এদিনৰ পিছতে হোৱা পোৱালিবিলাক আপোনালোকক দি যায়, আৰু আপোনালোকে সেইবিলাক নিজে খৰচ কৰি খোৱা বোৱা কৰে? কিছুমানটো আজি কোম্পানীও কিছুমান খৰচ বহন কৰে, তেনেকুৱা আপোনালোকৰ নকৰে?
3: কোম্পানীৰ পৰা আনে, কমকৈ আনে।
2: অঁ, কিন্তু আপোনালোকে নিজেই খৰচ বহন কৰে আৰু কৰি পেলাই যেতিয়া ডাঙৰ হয় তেতিয়াহ'লে বেচে ক'ত?
3: বেপাৰী
2: আহে। আপোনালোকে তেতিয়া এটা দুটাকে বা যেনেকে বেচিব পাৰে তেনেকে বেচি দিয়ে? কিমান দিন কৰি আছে এই কামটো?
3: এই কামটো এতিয়া ঘৰটো বনাইছো, ঘৰটো ঠিক কৰি ল'ব লাগিব,
2: আকৌ ঠিক কৰি ল'ব লাগিব ন,
3: পোৱালি আনিব লাগিব।
2: হয় হয়।
3: এইবিলাক লাইটটো ল'লো, লাইটো লাগিব।
2: হয় হয়। তেনেকে সকলোবিলাক মিলাই কৰি কৰি আছে। এতিয়া কল যে কৰিছে, এইবিলাক কি কি কল আছে? কলবিলাক কৰিবৰ কাৰণে ধৰক প্ৰথমতে ধুনীয়াকে মাটিখিনি চাহ কৰি ল'ব লাগে, কৰি পেলাই অলপমান আঁতৰে আঁতৰে কলবিলাক ৰুই দিয়ে, নহয়? আপোনালোকে নিজৰ পৰাই পুলিবিলাক ৰুৱে নে আকৌ পুলিবিলাক বেলেগৰ পৰা আনে? নিজৰ পৰাই পুলিবিলাক, এইবিলাক পুলিকে ধৰক যিবিলাক বেছিকে হোৱা পুলি তাৰ পৰা মানে কাটি কাটি বা উঠাই উঠাই নি পেলাই আকৌ তেনেকে ৰুই দিয়ে। এজোপা কল ধৰক লাগিলে, লগাৰ পিছত আৰু আকৌ সেইখিনি জেগাতে কল হয়নে?
3: নাই, খেতি কৰিব লাগে যেন খেতিৰ কাৰণে মানে কলগছটো মানে
2: কিবা জলকীয়া বেঙেনা এইবিলাক
3: আছে, জলকীয়া বেঙেনা এইবিলাক আছে,
2: লাউ কোমোৰাও
3: আছে।
2: সেইবিলাক এতিয়া ধৰক যেতিয়া উৎপাদনটো হয়, যেতিয়া বেছিকে উৎপাদন হয় তেতিয়া বেচিব লাগে, কোনে বেচেগৈ আপোনালোকে?

0: ইয়া বেপাৰীয়ে লৈ যায় নে নিজে
1: বেচে? নাই, নিজেও বেচোঁ। বজাৰ আছে ওলনিত, ওলনিতো বজাৰ আছে, বেচো। আৰু ঘৰতো খাবলৈ হয়, ওচৰে পাজৰে মানুহকো দিওঁ আৰু।
0: হয়তো আমাৰ মানুহে তেনেকে কৰে,
1: হলে
0: হলে অকমান বেছি যদি হয় তেতিয়াহলে নিজেও দিয়ে আৰু ধৰক বেচেও, তেনেকে চলি আছে। তাৰ বাহিৰে আৰু এনে গৰু ছাগলী বা এনেকুৱা হেৰি আছে নে?
1: গৰু ছাগলী এতিয়া মানে পোহা নাই, এতিয়া পথাৰতে যাব লাগিব। ধান খেতিও কৰা হয়,
0: ধান খেতিও কৰে। ধানৰ কাৰণে এইবাৰ আপোনালোকৰ মানে মাটিবিলাক যোগাৰ হৈছে?
1: যোগাৰ কঠীয়া পেলাইছে, মানে ৰাইজে ৰাইজৰ লগতে কঠীয়া পেলাইছো।
0: এইবাৰ অকমান দেৰি
1: হৈছে, পানী অসুবিধাৰ কাৰণে অলপ দেৰি হৈছে।
0: দেৰি হৈছে মানে ধৰক যিটো এতিয়া ৰুব লাগিছিলে সি আৰু 10-20 দিন পিছুৱাই যাব।
1: কিন্তু আমি আগতীয়াকে ৰুব পৰা যাব, সুবিধা পালো হেৰি
0: মেচিনৰ
1: দি পেলাই কঠীয়াটো পেলোৱা হয়।
0: কঠীয়াটো মেচিন দি পেলাই ধুনীয়াকে মানে হালকুৰ বাই পেলাই পেলাই দিয়ে। এতিয়া ডাঙৰ হৈছেনে?
1: এতিয়া এসপ্তাহৰ পিছত
0: ৰুব পৰা যাব আৰু। গতিকে এনেকে গোটেইখিনি কাম নিজৰ ভিতৰতে চলাই আছে, বৰ ভাল লাগিল। আপোনালোকে কৰি থাকক, অহা সময়লৈ ধৰক আৰু আগবাঢ়ি গৈ থাকিব, সেইটোৱে আমি আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ আমি বিদায় লৈছো। নমস্কাৰ।
2: ইমানপুৰে বাজিয়া গাঁৱৰ মহিলা কৃষক মমী ধৰৰ সৈতে থলিতে হোৱা কথা বতৰা শুনিলে, তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধি ডম্বৰুধৰ গোস্বামীয়ে। প্ৰিয় কৃষক বন্ধু, আজিলৈ সময়ো হোৱাহিল, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছোঁ। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে 102.7 মেগাহাৰ্জ যোগে।

খণ্ড পিছতে আগবঢ়া হ'ব এটি বৃন্দগীত, গীতৰ কথা গীতা হাতীকাকতিৰ। শেৱালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। সুৰলহৰী অনুষ্ঠান আগবঢ়োৱা হ'ব 7:30। শ্ৰোতাক এইখিনিতে জনাই থওঁ, বোলছবিৰ কথা আৰু গীত এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 8:02। আৰু এই অনুষ্ঠানত আমাৰ সৈতে ফোনত যোগাযোগ কৰিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক ৰজত কমল বঁটাপ্ৰাপক খঞ্জন কিশোৰনাথে। শুনিবলৈ নাপাহৰিব বোলছবি কথা আৰু গীত। আজি এই অনুষ্ঠানত আমি আলোচনা কৰিম বুকুৰ মাজত জ্বলে ছবিখনৰ বিষয়ে। পুনৰ কৈছোঁ 8:02।

খণ্ড পিছতে আগবঢ়া হ'ব এটি বৃন্দ গীত, গীতৰ কথা গীতা হাতীকাকতিৰ। শেৱালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। সুৰলহৰী অনুষ্ঠান আগবঢ়োৱা হ'ব 7:30। শ্ৰোতাক এইখিনিতে জনাই থওঁ, বোলছবিৰ কথা আৰু গীত এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 8:02। আৰু এই অনুষ্ঠানত আমাৰ সৈতে ফোনত যোগাযোগ কৰিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক ৰজত কমল বঁটাপ্ৰাপক খঞ্জন কিশোৰনাথে। শুনিবলৈ নাপাহৰিব বোলছবি কথা আৰু গীত। আজি এই অনুষ্ঠানত আমি আলোচনা কৰিম বুকুৰ মাজত জ্বলে ছবিখনৰ বিষয়ে। পুনৰ কৈছোঁ 8:02।

0: আৰু আমাৰ অনুষ্ঠান প্ৰচাৰণৰ অন্ত পৰিব আজি নিশা 10 বজাত।
1: নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ হৈছে। দিছপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত 9 গৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী, বিতৰ্কত ভাগ লোৱা প্ৰক্ৰিয়া, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰীদাসে আজি অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰাক্ষণত এখন সৰ্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিৱেশন সফলভাৱে পৰিচালনাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
2: আমি যাতে সকলো পলিটিকেল পাৰ্টিয়ে সুন্দৰ ৰূপত বাজেটৰ যি অধিৱেশন যাতে পাৰ কৰি নিব পাৰোঁ, মানুহে ভবাৰ দৰে মানুহৰ ধাৰণা এটা আছে যে অসম বিধানসভা বুলি নহয়, বিধানসভা মানে কি যে হাই স্পেচিয়েল, গতিকে এই তেনেকুৱা যে বিষয়টো নহয় বা তেনেকুৱা নোহোৱাৰ কাৰণে নিশ্চিত ওপৰত সকলো ৰাজনৈতিক দলৰে ইয়াতে সহমত লাগিব। গতিকে সেইকাৰণে আমি যিহেতু সকলোৱে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনৈতিক দল আমি সকলোৱে খুলিছোঁ। আমি সাধাৰণতে অল পলিটিকেল পাৰ্টিৰ মিটিং হয়, গতিকে অল পলিটিকেল পাৰ্টিৰ মিটিং আমি আজি ৰাখিছোঁ, তাত সকলো তাত থাকিব। বাজেট ছেশ্যনটো আমাৰ 6 তাৰিখৰ পৰা হ'বগৈ আৰু 6 তাৰিখৰ পৰা হৈ পেলাই 31 জুলাইলৈ শেষ হ'ব আৰু 21 দিন কৰ্মদিন থাকিব আৰু এই 21 দিনৰ ভিতৰত চৰকাৰে জনোৱা মতে 10 তাৰিখে তেওঁলোকে বাজেট উত্থাপন কৰিব। মই ভাবোঁ যে 31 জুলাইৰ আগে আগে বাজেটৰ সম্পূৰ্ণ কামবোৰ শেষ হৈ পেলাই আগষ্টত আমি সকলোৱে কামে কাজে লাগিব পাৰিম বুলি মই ভাবোঁ।
1: শোণিতপুৰ জিলাৰ বৰজুলীক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে বৰজুলীক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। অসমৰ থলুৱা বনৰীয়া ধানৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ স্বীকৃতিয়ে ৰাজ্যৰ সমৃদ্ধ কৃষি ঐতিহ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাক প্ৰতিষ্ঠা কৰিছে বুলি তেওঁ কয়। ইয়াৰ ফলত জলবায়ু সহনশীল কৃষি ব্যৱস্থা আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণৰ ক্ষেত্ৰত এই প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিকভাৱে উৎপন্ন এলেকাতে ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ চহকী বনৰীয়া ধানৰ বিচিত্ৰতাৰ সংৰক্ষণ আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল কৃষিৰ প্ৰসাৰৰ দিশৰ পৰা এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুন

0: ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্ভিদ জিনিয় সমল ব্যুৰোৱে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদৰ সহযোগত 2022 চনৰ পৰা এই প্ৰকল্প ৰূপায়ণ কৰি আছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান্ধ সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে জি আই এছ ভিত্তিক পানী নিষ্কাশন ব্যৱস্থাপনা পৰিকল্পনা আৰু বাহিনী ভৰলু অৱবাহিকাৰ বিশদ প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত গুৱাহাটী বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা ফলপ্ৰসূভাৱে কাৰ্যক্ষম কৰি তোলা আৰু মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱিত পৰিকল্পনা তথা প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। এই প্ৰস্তাৱিত ব্যৱস্থাসমূহ যাতে বাস্তৱসন্মত আৰু বহনক্ষম হয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীৰায়ে ভৱিষ্যতে যাতে এই ক্ষেত্ৰত কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰস্তাৱিত সংশোধনৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে ইয়াক গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ সংশ্লিষ্ট পক্ষক পৰামৰ্শ দিয়ে। তেওঁ গুৱাহাটী মহানগৰীৰ বান ব্যৱস্থাপনাৰ বাবে সমন্বিত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। নগাঁও জিলাৰ পুৰণি গুদামৰ হালোৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনৰ এখন গাহৰি পাম্পত প্ৰায় 55টা গাহৰিৰ দেহত জিলা পশুপালন বিভাগৰ চিকিৎসকে ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পেলাইছে। ইয়াৰ পাছতে জিলা প্ৰশাসনে অঞ্চলটোত সংক্ৰমিত গাহৰিসমূহ নিধনৰ লগতে ভাৰতীয় নাগৰিক সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
1: আমি 1 তাৰিখে

0: সতৰ্ক হৈ থকাৰ বাবে, তথা তাত কোনো যদি গাহৰিৰ কিবা তেনেকুৱা ধৰণৰ বেমাৰ হয় তৎপৰতাৰে তাক যাতে নিৰ্মূলকৰণ কৰা হয়, আৰু সেই গাহৰিবিলাক 10 ফুটতকৈ বেছি ডাঙৰ গাঁত খান্দি তাত ব্লিচিং পাউডাৰ, চূণ আৰু ছডিয়াম হাইপ'ফছফেট সেইটো দি এই বেমাৰটো যাতে সংক্ৰমণ হ'ব নোৱাৰে সেইটো বাবে ব্যৱস্থা কৰা হৈছে।
1: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোনিৰ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভাট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 03612662325 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত কথা পাতিব পাৰিব।

0: পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
1: বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনা তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুৰ্নীতি, উৎকোচ গ্ৰহণ, কাৰ্যালয়ত পলমকৈ উপস্থিত হোৱাকে ধৰি বিভিন্ন অনিয়মৰ গোচৰ তদাৰক কৰিবলৈ আলোচনা মৰ্মে তদাৰকী কোষ আৰু নিৰীক্ষণ সমিতি এখন গঠনৰো সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে বিটিচিৰ উন্নয়নমূলক কাম কাজসমূহ ৰূপায়ণৰ স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰিব। এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয়।
2: আমাৰ বড়োলেণ্ডৰ চিফ জেনেবা চিফৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। গোটেই আমাৰ এক্স এম এল এ, বি পি এফ দলৰ এক্স এম এল এ, এক্স ই এম, এক্স এম চি এল এ সকলক, ৱৰ্কছ ডিপাৰ্টমেণ্ট, তাৰমানে যিখিনি বি টি চিত চলি আছে ইয়াৰ ওপৰত চালি জাৰি চাব কাৰণে কেনেকুৱা হৈছে অফিচবিলাক, টাইমলি কিবা হৈছে না নাই। বহুত কমপ্লেইন পাই আহিছো আমি, কোনোবা ডিষ্ট্ৰিক্ট অফিচত অফিচাৰসকলে সময়মতে নাহে, বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰাত অৱহেলা হৈছে, বা কোনোবা ঘোচ খাইছে, এইবিলাক বহুত। আমি চাৰিটা পাঁচটা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছো। সেইকাৰণে এই চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটো খুব প্ৰয়োজন আছে, ইমিডিয়েটলি আমি সেইটো গঠন কৰিম।
1: ৰাজ্যত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত 17 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত 2 আৰু নগৰবেৰা আৰু 6 একোজনকৈ লোকৰ মৃত্যু হৈছে। জাপানিজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়া, ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰৰ আয়োজন কৰি আহিছে। শিৱসাগৰ জিলাতো 4 লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 21 বৃদ্ধি পাইছে। জিলাৰ স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ সজাগতামূলক কাৰ্যসূচীও চলাই আছে। মৰিগাঁও জিলাৰ 3 স্বাস্থ্যখণ্ড ক্ৰমে ভূৰবন্ধা, লাহৰীঘাট আৰু ঝাৰগাঁৱৰ কেইবাখনো গাঁৱত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি চৰকাৰী সূত্ৰই জনাইছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ শৈলেন্দ্ৰ বন্ধন বৰাৰ উদ্ধৃতিৰে আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে, জিলাখনত এই ৰোগত আক্ৰান্ত 10 লোকক চিকিৎসা কৰি থকা হৈছে আৰু বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগে ব্যাপক প্ৰতিৰোধমূলক ব্যৱস্থা হাতত লৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী প্ৰহ্লাদ হালৈয়ে সাক্ষ্য প্ৰদান কৰে। শিল্পীগৰাকীৰ চিকিৎসা সম্পৰ্কীয় কেতবোৰ বিষয়ৰ বাবে প্ৰহ্লাদ হালৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ মাতিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে অহা 6 সাক্ষ্য প্ৰদান কৰিব। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত গড়মু কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা 2 কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশুপালন, মৎস্যপালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ জীৱনজ্যোতি য়েন, ডঃ ভৈৰৱ গগৈ আৰু ডঃ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজা, কৃষি উন্নয়ন বিষয়া, আত্মাৰ বিষয়ববীয়াৰ লগতে বিভাগীয় আন বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। এই প্ৰশিক্ষণ সন্দৰ্ভত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজাই এইদৰে কয়।
3: আজি মাজুলীত উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিং, তাত এতিয়া মই মাজুলী ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত আছোঁ। এইখিনি অঞ্চল বালিচাপৰি অঞ্চল, ইয়াত আমাৰ উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিংটো চলি আছে। এই ট্ৰেইনিংটোত আমি ফিছাৰী ডিপাৰ্টমেণ্টৰ পৰা, ভেটেনেৰি ডিপাৰ্টমেণ্ট, কৃষি বিভাগৰ হৰ্টিকালচাৰ, যিটো কয় প্লেণ্ট প্ৰপগেশ্যন, তাৰ ওপৰত মানুহখিনিক আমি ট্ৰেইনিং এটা দিছোঁ, যাতে তেখেতসকলে নতুন নতুন পদ্ধতিৰে কেনেকৈ এগ্ৰিকালচাৰ বিভাগৰ হওক বা হৰ্টিকালচাৰৰ যিখিনি আৰু ফিছাৰীৰ পৰা আৰম্ভ কৰি ভেটেনেৰী গোটেইখিনি যাতে আগবাঢ়িব পাৰে আৰু সেইখিনি বস্তু ইয়াৰ পৰা ট্ৰেইনিং লৈ নিজৰ ঘৰতে কৰি মেলি তেখেতসকল যাতে মানে সেইটোৰ পৰা উপকৃত হয়।
1: ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ শ্বহীদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী ছাত্ৰ সন্থা, কটন বিশ্ববিদ্যালয়ৰ আছুগুট আৰু ছাত্ৰ একতা সভাই আয়োজন কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ হীৰেণ ডেকাই বন্তি প্ৰজ্বলন কৰে। ডঃ ডেকাই শ্বহীদগৰাকীক স্মৰণ কৰি কয় যে মাতৃ

0: ভাষাৰ মৰ্যাদা আৰু জাতীয় স্বাভিমান ৰক্ষাৰ বাবে ৰঞ্জিত বৰপূজাৰীৰ আত্মবলিদান চিৰদিন অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। নতুন প্ৰজন্মই শ্বহীদসকলৰ আদৰ্শক হৃদয়ংগম কৰি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু স্বকীয় বৈশিষ্ট্য সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে আজি আয়োজিত কটন বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ চৌহদতে 1960 চনৰ 4 জুলাইত আৰক্ষীৰ গুলীত কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰীয়ে প্ৰাণ হেৰুৱাইছিল।
1: যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিচা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰ ফুটুকীক আজি বন বিভাগে পিঞ্জৰাবদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোত কিছুদিন ধৰি নাহৰ ফুটুকীয়ে অবাধ বিচৰণ কৰি অহাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ জন্তুক আক্ৰমণ কৰি আহিছিল। বন্যপ্ৰাণী সুৰক্ষা বাহিনীৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী বোন্দা বজাৰ অঞ্চলত অভিযান চলাই এটা বাসগৃহৰ পৰা 20 কিলোগ্ৰাম ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে বস্তাত বান্ধি থোৱা অৱস্থাত কাছটো উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত এগৰাকী মহিলাক আটক কৰি সোধা পোছা কৰি থকা হৈছে। ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পৰামৰ্শ জাৰি কৰিছে। বানপীড়িত অঞ্চলত প্ৰয়োজনীয় সাৱধানতা, স্বাস্থ্যবিধি, খাদ্য আৰু পানী সুৰক্ষাৰ লগতে অন্যান্য কৰণীয় ব্যৱস্থাৰ বিষয়ে জাননী জাৰি কৰা হৈছে। এই পৰামৰ্শ অনুসৰি কেৱল উতলোৱা, ফিল্টাৰ কৰা বা ক্লৰিনযুক্ত খোৱাপানী সেৱন কৰা, খোৱাপানী পৰিষ্কাৰ ঢাকনি থকা পাত্ৰত সংৰক্ষণ কৰা, বনৰীয়া কাঠফুলা খোৱাৰ পৰা বিৰত থকা আৰু ডায়েৰিয়া, বমি, জ্বৰ, পেটৰ বিষ আদি হলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ কোৱা হৈছে। বোকাখাটত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজনক বোকাখাটৰ বৰচাপৰিৰ অজয় তাঁতি বুলি চিনাক্ত কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। সহ আয়োজক কানাডাই নক আউট পৰ্যায়ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মৰক্কোৱে পেনাল্টি শ্বুটআউটৰ জৰিয়তে নেডাৰলেণ্ডছক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 2:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। মঙলদৈৰ 1 নম্বৰ বামুণপাৰা নিবাসী ধৰ্মপ্ৰাণা মহিলা দৈৱকী দেৱীৰ আজি পুৱা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ। শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক। বিটিআৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি তদন্তৰ বাবে বিটিচি প্ৰশাসনৰ মুখ্য তদাৰকী কোষ গঠন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা আৰু মৰক্কো মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
2: বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব 5:55। বন্দে মাতৰম আৰু মংগলধ্বনিৰ পিছতে 6 বজাত হিন্দী বাতৰি আৰু 6:05

কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব পুৱা 5:55। বন্দে মাতৰম আৰু মংগলধ্বনিৰ পিছতে 6:00 হিন্দী বাতৰি আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক গীতৰ অনুষ্ঠান।

প্ৰিয় শ্ৰোতা, গীতা হাতীকাকতিয়ে ৰচনা কৰা বৃন্দগীতটি শুনিলে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। এতিয়া 7:10 অসমীয়াত বাতৰি শুনিবলৈ পাব।

Ea, agak bani. সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত

0: গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি ড্ৰোন আক্ৰমণ কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰাজ্যখনৰ আন্তঃগাঁথনি, শক্তি, পৰিবহণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দিনজোৰা ভ্ৰমণ কাৰ্যসূচীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে। এই নতুন টাৰ্মিনেল ভৱনটো 480 কোটি টকা ব্যয়েৰে বছৰি 20 লাখ যাত্ৰী অহা যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। যাত্ৰীসকলক অসুবিধা নোহোৱাকৈ আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে।
1: आज राजस्थान में विकास के कई और भी कीर्तिमान स्थापित हो रहे हैं। आज ही जोधपुर में नए एयरपोर्ट टर्मिनल का उद्घाटन किया गया है और मैं सोशल मीडिया में देख रहा था कि नए टर्मिनल का आर्किटेक्चर, इंटीरियर ये सोशल मीडिया में छाया हुआ है। चारों तरफ राजस्थान ही राजस्थान दिख रहा है। साथियों, ये मारवाड़ में पर्यटन, व्यापार और रोजगार को नई गति देगा।
0: প্ৰধানমন্ত্ৰীয়ে যোধপুৰৰ পৰাই সংশোধিত উড়ান আঁচনিৰো শুভাৰম্ভ কৰে। দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপে উড়ে দেশ কা আম নাগৰিক দৃষ্টিভংগী আগুৱাই নিয়াত সহায় কৰিব। আঁচনিখনৰ অধীনত 28,840 কোটি টকা বণ্টনেৰে 10 বছৰত বিমান পৰিবহণ খণ্ড আধাৰিত বিকাশক নতুন গতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বালুতাৰা জিলাৰ পাছপাদ্ৰাত দেশৰ অত্যাধুনিক গ্ৰীণফিল্ড শোধানাগাৰ আৰু পেট্ৰকেমিকেল চৌহদ দেশবাসীলৈ উৎসৰ্গা কৰে। তেওঁ শোধানাগাৰৰ অত্যাধুনিক নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত একবিংশ শতিকাৰ বৃহৎ শক্তি সংকটৰ সৃষ্টি হৈছে যদিও সময়োপযোগী সিদ্ধান্ত, ফলপ্ৰসূ কূটনীতি আৰু বিচক্ষণ ব্যৱস্থাপনাৰ জৰিয়তে ভাৰতে সফলতাৰে প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বৰ দেশসমূহৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই সংকটৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতে নিজৰ শোধন ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম তেল শোধন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি অস্থিৰতাৰ মাজতো চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰিছে।
1: हमने संकट शुरू होते ही रिफाइनरीज के सामर्थ्य पर फोकस किया। औद्योगिक काम के लिए जो गैस बनती थी उसकी जगह रिफाइनरीज को रसोई गैस एलपीजी बनाने के लिए कहा गया और 7 दिनों के भीतर भीतर एलपीजी के उत्पादन में बढ़ोतरी हुई। पहले जो 35,000 मैट्रिक टन एलपीजी का उत्पादन देश में होता था, संकट के दौरान वो 54,000 मैट्रिक टन बढ़ गया।
0: শ্ৰীমোদীয়ে কয় যে শক্তি সংকটৰ সময়ত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ এদিন ইতিহাসত লিপিবদ্ধ হ'ব। একাংশ লোকে উৰা বাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰাত ব্যস্ত থকাৰ সময়তে বিষয়াসকলে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু স্পৰ্শকাতৰ নীতিগত সিদ্ধান্তৰে দিনে নিশাই কাম কৰি নিৰৱচ্ছিন্ন শক্তি যোগান নিশ্চিত কৰিছিল। এই কঠিন সময়ছোৱাত সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ দেশবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰ সমৰ্থন কৰাৰ পৰিৱৰ্তে সস্তীয়া ৰাজনীতিকৰণৰ চেষ্টা কৰাসকলক সমালোচনা কৰে। পশ্চিম এছিয়া আৰু ইউক্ৰেইনৰ সংঘাতৰ ফলত বিশ্বব্যাপী সৃষ্টি হোৱা সাৰ সংকটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেইবাখনো দেশত ইউৰিয়াৰ মূল্যৰ প্ৰতিবেগত প্ৰায় 3,000 টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতীয় কৃষকসকলে যাতে প্ৰতিবেগ ইউৰিয়া প্ৰায় 300 টকাত লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয় যে অংশীদাৰসকলৰ সৈতে বিশদ আলোচনা কৰাৰ পাছত ই জাগৃতি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে। ডিজিটেল সংস্কাৰ ব্যৱস্থাৰ অধীনত গ্ৰাহকসকলৰ ন্যায় প্ৰদানৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ই জাগৃতি মঞ্চ সন্দৰ্ভত লিখা এটা প্ৰবন্ধত শ্ৰীযোশীয়ে কয় যে গ্ৰাহকসকলৰ ওজৰাপত্তি ডিজিটীয়কৰণৰ জৰিয়তে দেশৰ গ্ৰাহকৰ ন্যায় ব্যৱস্থা আধুনিকীকৰণ কৰাটোৱে হৈছে এই সংস্কাৰমুখী উদ্যমৰ মূল লক্ষ্য। তেওঁ কয় যে ই জাগৃতি মঞ্চই ব্যৱস্থাটো অধিক খৰতকীয়া, স্বচ্ছ কৰাৰ লগতে ডিজিটেল প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা

0: ব্যৱহাৰে ব্যৱস্থাটোক অধিক সহজ আৰু সহজ কৰি তুলিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে নাগৰিক কেন্দ্ৰিক এই পৰ্টেলত অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে সময়ে সময়ে বিকশাই তোলা হ'ব। সমগ্ৰ দেশতে এই পৰ্টেল ব্যৱস্থা কাৰ্যকৰী কৰাৰ পদক্ষেপে চৰকাৰৰ দায়বদ্ধ প্ৰশাসনৰ আদৰ্শকে প্ৰতিফলিত কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিত মাহৰ 20 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশন 13 আগষ্টত অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমযোগে দিয়া এটা পোষ্টত জনায় যে এই অধিৱেশনত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বোৰৰ ওপৰত অৰ্থপূৰ্ণ বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হ'ব। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ এটা মুখ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত CG ছেমি আউটডোৰ্ছ অৰ্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ OSAT মুকলি কৰে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ অধীনত 7,500 কোটি টকাৰো অধিক বিনিয়োগেৰে বিকশিত এই সুবিধাৰ দেশৰ প্ৰযুক্তি উৎপাদনৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ পাছত এই প্ৰকল্পটোৰ বছৰি 5 বিলিয়ন অৰ্ধপৰিবাহী চিপ উৎপাদনৰ ক্ষমতা থাকিব। ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোৰ স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ইয়াৰ দ্বাৰা বিশ্ব শান্তি ৰক্ষা অভিযানত ভাৰতৰ দীৰ্ঘদিনীয়া অৱদানে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিলে। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ অধীনত ভাৰতীয় সেনাদলটো পেছাদাৰিতা, কাৰ্যকৰী উৎকৰ্ষতা আৰু নিষ্ঠাবান সেৱাৰ বাবে কালি আয়োজন কৰা এটা অনুষ্ঠানত এই পদকসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ স্থিতিশীলতা অভিযানৰ উচ্চ পদস্থ বিষয়া, মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধিসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি এটা ড্ৰোন আক্ৰমণ কৰে। ৰাছিয়াৰ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি বায়ু প্ৰতিৰক্ষাৰ প্ৰণালীয়ে চহৰখন আৰু ইয়াৰ আশে পাশে অঞ্চলসমূহৰ ওপৰত কেইবাডজন ইউক্ৰেইনৰ ড্ৰোনক প্ৰতিহত কৰে। ছেণ্ট পিটাৰ্ছবাৰ্গৰ গভৰ্ণৰ আলেকজেণ্ডাৰ বেগলভে কয় যে এই আক্ৰমণত বাল্টিক সাগৰৰ সমীপৰ কিৰভক্সি জিলাক লক্ষ্য কৰি লোৱা হৈছিল। তেওঁ আৰু কয় যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ আৰু চুবুৰীয়া অঞ্চলটোৰ ওপৰত ইউক্ৰেইনে 72টা ড্ৰোন নিক্ষেপ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলনস্কিয়ে এই আক্ৰমণক ইউক্ৰেইনৰ ৰাছিয়াৰ বিৰুদ্ধে থকা দীৰ্ঘম্যাদী নিষেধাজ্ঞাৰ অংশ বুলি অভিহিত কৰে। তেওঁ কয় যে ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ বন্দৰ সমীপৰ তেলৰ আন্তঃগাঁথনিৰ লগতে ছেণ্ট পিটাৰ্ছবাৰ্গৰ উপকূলৰ ওচৰত অৱস্থিত ক্ৰনষ্টেড দ্বীপত থকা সামৰিক ঘাটিবোৰক লক্ষ্য কৰি লৈছিল। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ৰাউণ্ড অৱ 16 অৰ্থাৎ প্ৰি কোৱাৰ্টাৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠতে 8খন খেল অনুষ্ঠিত হ'ব। আজি নিশা প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 2:30 বজাত ফ্ৰান্স পেৰাগুৱেৰ সন্মুখীন হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি ড্ৰোন আক্ৰমণ কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এফএমএনৰ 102.7 MHz আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো শেৱালী শৰ্মাৰ কণ্ঠৰ দুটি আধুনিক গীত। প্ৰথম গীতৰ কথা ৰত্নেশ্বৰ বৈদ্যৰ।

0: শ্ৰোতা ইমানপৰে শেৱালি শৰ্মাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে।
1: CP Grams, centralized public grievance redressal and monitoring system.
2: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल CP Grams, एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
1: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है। CP Grams, संवेदनशील असरदार जवाबदेह। आज ही लॉगिन करें CP Grams।
3: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
4: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
3: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
4: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
3: অকুলাছ আই হস্পিটেল।
4: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
3: পুনৰ কৈছো 6000-6783-83।
4: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
0: শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ 102.7 MHz যোগে। এইবাৰ আগবঢ়াবলৈ লৈছোঁ সুৰলহৰী অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনক নিকাহ বোলছবিখনত ছালমা আঘাই কণ্ঠদান কৰা এই গীতটি।

শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ 102.7 মেগাহাৰ্ট যোগে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মাছুম বোলছবিখনত অনুপ ঘোষালে কণ্ঠদান কৰা এই গীতটি।

0: শ্রোতা ইমান পরে হুড়লহরি অনুষ্ঠানত কেটিমান হিন্দী বোলছবির গীত শুনিলে। অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল।
1: CP Grams, centralized public grievance redressal and monitoring system.
2: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल CP Grams, एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
1: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है। CP Grams, संवेदनशील असरदार जवाबदेह। आज ही लॉग इन करें CP Grams।
0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও। এতিয়া আগবঢ়াবলৈ লৈছোঁ বোলছবিৰ কথা আৰু গীত। আজিৰ অনুষ্ঠানত আগবঢ়াবলৈ লৈছোঁ বুকুৰ মাজত জ্বলে ছবিখনৰ বিষয়ে। প্ৰিয় শ্ৰোতা, 1999 চনত মুক্তিপ্ৰাপ্ত এখন সংগীতমধুৰ ৰঙীন অসমীয়া বোলছবি বুকুৰ মাজত জ্বলে। লক্ষ্মীনারায়ণ ফিল্মসৰ বেনাৰত নির্মিত অসমীয়া ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা আছিল অশোক কুমাৰ বিষয়াৰ। মূল ভূমিকাত অভিনয় কৰিছিল নিকুমণি বৰুৱা, মৃদুল ভূঞা, বৰখাৰণী বিষয়া, অংকুৰ বিষয়া আদিয়ে। মুঠ 5 জন সংগীত পৰিচালকে সংগীত পৰিচালনা কৰা এই ছবিখনৰ বিষয়ে কিছু কথা আলোকপাত কৰাৰ আগেয়ে শান্তাউজীৰে কণ্ঠদান কৰা এই গীতটি শুনি লওঁ। আহকচোন।
3: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ হৈছে। শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। নগাঁও জিলাৰ পুৰণি গুদামৰ হালুৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ ঘটনাৰ তদন্তৰ বাবে এটা মুখ্য তদাৰকী কোষ

গঠন কৰিছে। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ বোলছবিৰ কথা আৰু গীত। আজিৰ অনুষ্ঠানত শুনক বুকুৰ মাজত জ্বলে ছবিখনৰ বিষয়ে। 1999 চনত মুক্তিপ্ৰাপ্ত এখন সংগীতমধুৰ ৰঙীন অসমীয়া বোলছবি বুকুৰ মাজত জ্বলে। লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত অসমীয়া ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা আছিল অশোক কুমাৰ বিষয়াৰ। মূল ভূমিকাত অভিনয় কৰিছিল নিগুমণি বৰুৱা, মৃদুল ভূঞা, বৰষাৰাণী বিষয়া, অংকুৰ বিষয়া আদিয়ে। মুঠ 5 জন সংগীত পৰিচালকে সংগীত পৰিচালনা কৰা এই ছবিখনৰ বিষয়ে কিছু কথা আলোকপাত কৰাৰ আগেয়ে শান্তাউজীৰে কণ্ঠদান কৰা এই গীতটি শুনি লওঁ আহকচোন।

বুকুৰ মাজত জ্বলে ছবিখনৰ মূল কাহিনী হৈছে দুই পৰিয়ালৰ মাজৰ পুৰণি শত্ৰুতা আৰু তাৰ মাজত গঢ়ি উঠা এটি প্ৰেম কাহিনী। ছবিখনৰ মূল চৰিত্ৰত নিহাৰ আৰু কুঁৱলী ইজনে সিজনৰ প্ৰেমত পৰে, কিন্তু পৰিয়ালৰ মাজত থকা ব্যক্তিগত শত্ৰুতাৰ বাবে মিলনত বাধাৰ সৃষ্টি হৈছিল। কাহিনী অনুসৰি আভা বৰুৱাৰ ছোৱালী কুঁৱলী আৰু ব্যৱসায়ী দয়াশংকৰ চলিহাৰ বৰপুত্ৰ নিহাৰৰ মাজৰ প্ৰেমৰ সম্পৰ্কত বিঘিনি ঘটোৱা একমাত্ৰ খলনায়ক আছিল তৰুণ, যি দয়াশংকৰ চলিহাৰ তুলনীয়া পো। আনহাতে আভা বৰুৱাৰ স্বামীৰ দুৰ্ঘটনাৰ মৃত্যু হোৱাৰ আঁৰত চলিহাৰ হাত আছে বুলি বৰুৱানীয়ে বিশ্বাস কৰে। এই কথাও কুঁৱলী নিহাৰৰ মিলনত বাধাৰ সৃষ্টি হোৱাৰ আন এটা কাৰণ। ছবিখনৰ আন এটি জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল কবিতা কৃষ্ণমূৰ্তিয়ে। গীতৰ কথা আৰু সংগীত ব্যৱস্থাপনা জিতুল সোণোৱালৰ।

প্ৰিয় শ্ৰোতা, বুকুৰ মাজত জ্বলে ছবিখনে ব্যৱসায়িক দিশত বিপুল সফলতা লাভ কৰি চিত্ৰগৃহত একেৰাহে 25 সপ্তাহ প্ৰদৰ্শিত হৈ ৰূপালী জয়ন্তী পালন কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ আন এক অন্যতম আকৰ্ষণ আছিল শ্ৰুতিমধুৰ গীতসমূহ, যি দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। বুল ছবিখনৰ আন এটি গীতত কণ্ঠদান কৰিছিল জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰে। চাৰুগোহাঁয়ে ৰচনা কৰা গীতটিৰ সংগীত ব্যৱস্থাপনা আছিল জয়ন্ত দাসৰ।

0: প্ৰিয় শ্ৰোতা, 90 দশকটো ভাৰতীয় আৰু অসমীয়া বোলছবি জগতৰ এক সোণালী যুগ আছিল। এই দশকতে একাধিক ক্লাছিক আৰু ব্লকবাষ্টাৰ ছবি মুক্তি পাইছিল, যিবোৰৰ গান আৰু অভিনয় আজিও দৰ্শকৰ মাজত জনপ্ৰিয়। এইখিনিতে অসমৰ এগৰাকী স্বনামধন্য ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ খঞ্জন কিশোৰ নাথে 90 দশকৰ বোলছবি আৰু সাম্প্ৰতিক সময়ৰ বোলছবিৰ সম্পৰ্কত কি কয় শুনো আহকচোন।
1: সাম্প্ৰতিক অসমীয়া চলচ্চিত্ৰৰ লগত আমি যদি 90 দশকৰ চলচ্চিত্ৰৰ এক তুলনাত্মক সমীক্ষা কৰোঁ, আমি দেখিবলৈ পাম যে দুয়োটা যুগত অসমীয়া চিনেমাৰ নিৰ্মাণৰ ধৰণ, বিষয়বস্তু আৰু দৰ্শক সকলোবোৰ বেলেগ আছিলে। 90 দশকৰ অসমীয়া চলচ্চিত্ৰত আমি সাধাৰণতে দেখা পাওঁ গ্ৰাম্য জীৱন, পৰিয়ালৰ সম্পৰ্ক, সামাজিক সমস্যা, লোককথা আধাৰিত প্ৰেমৰ কাহিনীও জনপ্ৰিয় আছিল, কিন্তু তাৰ উপস্থাপন আছিল সৰল। ঠিক সেইদৰে নিৰ্মাণৰ ক্ষেত্ৰতো যদি আমি দেখা চাবলৈ যাওঁ, নিৰ্মাণ আছিলে আমাৰ কম বাজেটৰ ছবি আছিলে, 35mm ফিল্মত ছবিসমূহ শ্বুট কৰা হৈছিলে, VFX বা ডিজিটেলৰ কাম প্ৰায় নাছিলেই, আৰু বেছিভাগ ছবিৰ ক্ষেত্ৰতে আউটডোৰ লোকেশ্যনৰ ব্যৱহাৰ কৰা হৈছিলে। ঠিক সেইদৰে আমি সংগীতৰ যদি ক্ষেত্ৰলৈ যদি যাওঁ, আমি দেখা পাম সেই সময়ত অসমীয়া চলচ্চিত্ৰত জুবিন গাৰ্গ, কল্পনা পাটোৱাৰীহঁতৰ বা লোকসংগীত বা মেলোডি গীতসমূহৰ প্ৰাধান্য আছিল আৰু জুবিন গাৰ্গৰ প্ৰৱেশ ঘটিছিলে। দৰ্শকৰ ক্ষেত্ৰত আমি যদি আমি চাবলৈ যাওঁ, আমি দেখিবলৈ পাম যে সেই সময়ত ছবিগৃহলৈ গৈ অসমীয়া দৰ্শকে ছবি চোৱাৰ এক প্ৰৱণতা আছিলে। সেই সময়ত যদি আমি উল্লেখযোগ্য ছবিসমূহ চাওঁ, আমি দেখা পাম হলধৰ, ফিৰিঙতি, সাগৰলৈ বহুদূৰ, যৌৱনে আমনি কৰে, ইতিহাস, ৰঙানদী ইত্যাদি ছবিসমূহ। তাৰ বিপৰীতে আমি যদি সাম্প্ৰতিক সময়ৰ অসমীয়া চলচ্চিত্ৰ দেখা চাওঁ, তেনেহ'লে আমি দেখা পাম যে অসমীয়া ছবিসমূহৰ বিষয়বস্তুৰ ভিন্নতা আছে। থ্ৰিলাৰ, ক্ৰাইম, চহৰীয়া জীৱন, LGBTQ, মানসিক স্বাস্থ্য, ৰাজনীতি, গতিকে আমি যদি দেখা পাওঁ যে ইয়াৰ বিষয়বস্তুত অসমীয়া ছবিত এক্সপেৰিমেণ্ট যথেষ্ট হৈছে আৰু এয়া সাম্প্ৰতিক সময়ত হৈছে, আৰু ইয়াৰ লগে লগে এই ছবিসমূহত এটা বিশ্বজনীন আবেদনো আমি দেখা পাওঁ। ঠিক সেইদৰে নিৰ্মাণৰ ক্ষেত্ৰতো আমি কিছুমান বিশেষ বৈশিষ্ট্য আমি লক্ষ্য কৰোঁ, যেনে আজিৰ যুগত সাম্প্ৰতিক সময়ত ছবিসমূহ ডিজিটেলি নিৰ্মাণ কৰা হয়, VFXৰ কাম ভাল হয়, ছাউণ্ড ডিজাইনৰ কাম ভাল হয়, আৰু ইয়াৰ বাজেট সাধাৰণতে তুলনামূলকভাৱে আগতকৈ যথেষ্ট বেছি হৈছে। ঠিক সেইদৰে আমি সংগীতৰ ক্ষেত্ৰতো আমি দেখা পাওঁ যে ইলেক্ট্ৰনিক ফিউজনৰ ব্যৱহাৰ হ'বলৈ লৈছে ছবিসমূহত, বেকগ্ৰাউণ্ড স্ক'ৰৰ যিটো গুৰুত্ব আছে সেই গুৰুত্ব পাবলৈ লৈছে। ঠিক সেইদৰে আমি দৰ্শকৰ ক্ষেত্ৰত যদি দেখা পাওঁ, দৰ্শকৰ ক্ষেত্ৰত মাল্টিপ্লেক্স আৰু OTT দৰ্শকৰ আগমন আমি দেখা পাওঁ। এই সময়ত যদি উল্লেখযোগ্য ছবিসমূহ আমি চাওঁ, তেনেহ'লে আমি দেখা পাওঁ ভিলেজ ৰকষ্টাৰ, বুলবুল কেনচিং, লোকেল উৎপাল, এমুঠি পুথি, ৰামধেনু, বা তাৰপিছতে আমাৰ ৰঘুপতি, এনেকুৱা ধৰণৰ ছবিসমূহে আমি বিশেষ ধৰণেৰে এই ছবিসমূহ দৰ্শকৰ মাজত জনপ্ৰিয় হ'বলৈ সক্ষম হৈছিলে। এতিয়া আমি যদি পাৰ্থক্য লক্ষ্য কৰোঁ, আমি তেনেহ'লে মূল পাৰ্থক্য আমি দেখা পাম তিনিটা। আমি 90 দশকৰ ছবিৰ কাহিনীৰ গতি আছিল লাহে লাহে, ইমোশ্যনত বেছি গুৰুত্ব দিয়া হৈছিলে, এডিটিঙত ইমান এটা গুৰুত্ব দিয়া হোৱা নাছিলে, কিন্তু সাম্প্ৰতিক সময়ৰ ছবিত কাহিনীৰ বিষয়বস্তুত গুৰুত্ব দিয়া হৈছিলে আৰু ইয়াৰ যিখিনি টেকনিকেল প্ৰযুক্তিগত দিশ আছিলে সেই দিশবোৰত বিশেষ ধৰণৰ গুৰুত্ব দিয়া হৈছিলে। 90 দশকত অসমীয়া চিনেমাক সোণালী যুগ দিছিলে জাহ্নু বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া দৰে নিৰ্মাতাসকলে। ঠিক সেইদৰে সাম্প্ৰতিক সময়ত আমি যদি চাওঁ, সাম্প্ৰতিক সময়ৰ ছবিক, অসমীয়া ছবিক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিছে ৰীমা দাস, ভাস্কৰ হাজৰিকা দৰে আদি চলচ্চিত্ৰ নিৰ্মাতাসকলে। থুলমূলকৈ চাবলৈ গ'লে 90 দশকৰ চলচ্চিত্ৰ আৰু সাম্প্ৰতিক সময়ৰ অসমীয়া চলচ্চিত্ৰৰ মাজত এইখিনিয়ে প্ৰভেদ আমি দেখা পাওঁ। ধন্যবাদ।
0: এয়া আছিল অসমৰ এগৰাকী স্বনামধন্য ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ খঞ্জন কিশোৰ নাথ। প্ৰিয় শ্ৰোতা, 1935 চনৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তে অসমৰ চলচ্চিত্ৰ উদ্যোগে জন্ম লাভ কৰাৰ পিছৰে পৰা অলেখ উত্থান পতনৰ মাজেৰে এই উদ্যোগে আজিৰ অৱস্থা পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণৰ বাবে বহু প্ৰযোজক আৰু পৰিচালক ওলাই আহিছে যদিও উদ্যোগটো বহু সমস্যাৰে জৰ্জৰিত। তাৰ ভিতৰত দৰ্শক, চিত্ৰগৃহৰ অভাৱ, অসমীয়া ছবিৰ প্ৰতি অনীহা, বলিউডৰ হেঁচা আদি প্ৰধান।

প্ৰিয় শ্ৰোতা, বোলছবিৰ কথা আৰু গীত অনুষ্ঠানত বুকুৰ মাজত জ্বলে বোলছবিখনৰ বিষয়ে শুনিলে এই সম্পৰ্কত আমালৈ হোৱাটছএপযোগে বিভিন্নজনে মতামত আগবঢ়াইছে। তেওঁলোকৰ যোগাত্মক বাৰ্তাই আমাক অনুষ্ঠান প্ৰচাৰণত যথেষ্ট সহায় কৰে আৰু সাহস দিয়ে। আপোনালোকলৈ অশেষ ধন্যবাদ। আপোনালোকে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ 102.7 মেগাহাৰ্টজ যোগে। প্ৰিয় শ্ৰোতা, আজিৰ যন্ত্ৰ সংগীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লৈছোঁ প্ৰভাত শৰ্মাৰ বাঁহীবাদন ৰাগ য়ামান। পুনৰ কৈছোঁ, প্ৰভাত শৰ্মাৰ বাঁহীবাদন ৰাগ য়ামান।

যন্ত্ৰসংগীতৰ অনুষ্ঠানত শ্ৰোতা ইমান পৰে প্ৰভাত শৰ্মাৰ বাঁহীবাদন শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও, এতিয়া ক্ৰমে 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ @9 শুনিবলৈ পাব।

শ্ৰোতাইমান পৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। আকাশবাণী নগাঁও এতিয়া 9:25 বজাত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ হৈছে। দিশপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত নগৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী, বিতৰ্কত ভাগ লোৱা, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰীদাসে আজি অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰাকখনত এখন সৰ্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিৱেশন সফলভাৱে পৰিচালনাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
1: আমি যাতে সকলো পলিটিকেল পাৰ্টিয়ে সুন্দৰ ৰূপত বাজেটৰ যি অধিৱেশন যাতে পাৰ কৰি নিব পাৰোঁ, মানুহে ভবাৰ দৰে মানুহৰ ধাৰণা এটা আছে যে অসম বিধানসভা বুলি নহয়, বিধানসভা মানে কি যে হাই স্পেচিয়েল, গতিকে এই তেনেকুৱা যে বিষয়টো নহয় বা তেনেকুৱা নোহোৱাৰ কাৰণে নিশ্চিত ওপৰত সকলো ৰাজনৈতিক দলৰে ইয়াতে সহমত লাগিব। গতিকে সেইকাৰণে আমি যিহেতু সকলোৱে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনৈতিক দল আমি সকলোৱে খুলিছোঁ। আমি সাধাৰণতে অল পলিটিকেল পাৰ্টিৰ মিটিং হয়, গতিকে অল পলিটিকেল পাৰ্টিৰ মিটিং আমি আজি ৰাখিছোঁ, তাত সকলো তাত থাকিব। বাজেট ছেশ্যনটো আমাৰ 6 তাৰিখৰ পৰা হ'বগৈ আৰু 6 তাৰিখৰ পৰা হৈ পেলাই 31 জুলাইলৈ শেষ হ'ব আৰু 21 দিন কৰ্মদিন থাকিব আৰু এই 21 দিনৰ ভিতৰত চৰকাৰে জনোৱা মতে 10 তাৰিখে তেওঁলোকে বাজেট উত্থাপন কৰিব। মই ভাবোঁ যে 31 জুলাইৰ আগে আগে বাজেটৰ সম্পূৰ্ণ কামবোৰ শেষ হৈ পেলাই আগষ্টত আমি সকলোৱে কামে কাজে লাগিব পাৰিম বুলি মই ভাবোঁ।
0: শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে বৰজুলিক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত লক্ষীপুৰ আগিয়া ৰাজ্যিক ঘাইপথৰ বাইদাত আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই 7,50,000 জালনোটসহ 4 জন লোকক আটক কৰে। ধৃত লোককেইজন ক্ৰমে কৃষ্ণাইৰ তহিদুৰ আলী, নুৰুদ্দিন শ্বেখ, জামাত আলী আৰু চিৰাং জিলাৰ খামাৰপাৰা গাঁৱৰ অমৰ ভৌমিক। আৰক্ষীয়ে বৰ্তমান আটকাধীন লোককেইজনক সোধা পোছা অব্যাহত ৰাখিছে। দৰং জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত মঙলদৈৰ ৰাজা ধৰ্ম নাৰায়ণ ষ্টেডিয়ামত চলি থকা দৰং জিলা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাত 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত ঘিলাকুৰি হাইস্কুলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ৰাউণ্ড অৱ 16 অৰ্থাৎ প্ৰি কোৱাৰ্টাৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠতে 8খন খেল অনুষ্ঠিত হ'ব। আজি নিশা প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 2:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। নতুন দিল্লীত অহা 26 অক্টোবৰৰ পৰা হ'বলগীয়া 46 সংখ্যক বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে অসমৰ পৰা নিৰ্বাচিত বজালীৰ 4গৰাকী খেলুৱৈৰ আৰ্থিক সংকটৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো অনিশ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে অসমৰ পৰা 18গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে। ইয়াৰে বজালীৰ অনিশা শৰ্মা, কুমলিকা দাস, মৃন্ময় পাটগিৰি আৰু ডিম্পল কলিতাই ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি বিশ্ব প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। কিন্তু সম্প্ৰতি খেলুৱৈ কেইগৰাকীয়ে ভ্ৰমণ, পঞ্জীয়ন আৰু আনুষংগিক ব্যয় বহন কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি প্ৰশিক্ষক সুভাষ ৰয়ে জনাইছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও নিশাৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়াবলৈ লৈছোঁ ওস্তাদ ৰশিদ খানৰ কণ্ঠৰ খেয়াল ৰাগ মালকঞ্জ।

নিশাৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাই ইমান পৰে ওস্তাদ ৰশিদ খানৰ কণ্ঠৰ খেয়াল শুনিলে। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাক এইখিনিতে জনাই থওঁ, আই চি চি মহিলা টি টুৱেণ্টি ৱৰ্ল্ড কাপ কাইলৈ সন্ধিয়া ক্ৰমে 7:20, 7:20, নিশা 9:15 আৰু 9:30 চলন্ত বিৱৰণী শুনিবলৈ পাব। এফএম বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ী 10:00 লগে লগে আমাৰ অনুষ্ঠান প্ৰচাৰৰো অন্ত পৰিল। কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব 5:53। আজি মোৰ সৈতে কাৰ্যকক্ষত আছিল হিমাক্ষী মজুমদাৰ, নিয়ন্ত্ৰণ কক্ষত আছিল পি কে ৰাজা আৰু মজুমদাৰ। অনুষ্ঠান সামৰিছোঁ। শুভৰাত্ৰি। জয় হিন্দ।